এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 6 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 24 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: পাৰিলেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়ে উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰ তত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: মুকুতামালা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ বিছমিল্লাহ খানৰ চেহনাইত ৰাগ ললিত। শিল্পীৰে বাদ্য সংগত কৰিছে তবলাত নাজিম হুছেইন আৰু ধুকীয়াত বছৰত হুছেইনে।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ওস্তাদ বিছমিল্লাহ খানৰ চেন্নাই ৰাগ ললিত শুনিলে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দেৱজানী দাসৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত গৰুখুটিৰ হাতীমৰীয়াৰ উদীয়মান খেতিয়ক মৃণাল কুমাৰ বৰুৱাৰ সৈতে থলিতে বাণীবদ্ধ কৰা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, বৃত্তীয় সাক্ষৰতাৰ পৰিচয় সমল ব্যক্তি ডক্টৰ দীপেন্দ্ৰ কুমাৰ শৰ্মা। আজি প্ৰথম খণ্ড। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণন।

সবিশেষ এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামল জ্যোতি মহন্তই। অনুষ্ঠানটোৰ আধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানক মিত্ৰদেৱ তেৰণ আৰু সংগীতসকলে পৰিৱেশন কৰা কাৰ্বি গীত। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত নিউমনীয়া সজাগতা আৰু নিৰ্মূলকৰণ, এই বিষয়ে ডাক্তৰ মানস জ্যোতি শইকীয়াৰ সৈতে হোৱা দেখা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:00 চিত্ৰগীত, ৰত্ন ওজা ৰচিত আৰু প্ৰযোজিত নাটক স্বাধীনতা আজি নিশা 9:30।

আজি পুৱা ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, পুৱা সাত বজা আৰু সন্ধিয়া সাত বজাত নিয়োগ বাতৰি। আজি পুৱা অনুষ্ঠানটিৰ সময় পুৱা সাত বাজি পোন্ধৰ মিনিট, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। পুৱা চাৰে সাত বজাৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ সপ্তম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা চাৰে আঠ বজাৰ গীতিমালিকাৰ আজিৰ শিল্পী ভূপেন হাজৰিকা, অনিমা ভট্টাচাৰ্য, হেমেন দাস, সংগীতা বৰঠাকুৰ আৰু জ্যোতিপ্ৰকাশ দাস। পুৱা ন বাজি কুৰি মিনিটত চিত্ৰগীত, দহ বজাত হাতে বাটে সুৰৰ আৱেগ, চাৰে দহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিবলৈ পাব দিনৰ 11:30 বজাত। আজিৰ অনুষ্ঠানত ঝৰ্ণা ভৰালী আৰু প্ৰীতম কলিতা ৰচিত এখনি আলেখ্য বৰষুণ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত গীত আৰু গজল, 12:30 বজাত সুৰৰ কৰণী। পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন শুনিবলৈ পাব দিনৰ 1:20 বজাত। 1:50 বজাত জিন্তু দাসৰ কণ্ঠৰ লোকগীত, আৰু 2:00 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব বিয়লি 3:05 বজাত। 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: কাইলৈ 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমৰ ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ঋতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠানটি চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰটি হ'ল 9435405222 আৰু 03612661876। কাইলৈ মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনি শুনিবলৈ নাপাহৰিব।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভাৰতৰ মহাকাশ অভিযান চন্দ্ৰযান তিনি 2023 চনৰ 23 আগষ্ট তাৰিখে ভাৰতৰ মহাকাশ অভিযান চন্দ্ৰযান তিনিয়ে সফলতা লাভ কৰিছিল। সেইদিনা সন্ধিয়া 6 বজাৰ লগে লগে ভাৰতৰ চন্দ্ৰযান তিনিৰ 1700 কেজি ওজনৰ 4 ঠেঙীয়া বিক্ৰম লেণ্ডাৰে নিজৰ গৰ্ভত 26 কেজি ওজনৰ ৰোভাৰ প্ৰজ্ঞানক লৈ জোনৰ বুকুত মৃদুভাৱে খোজ থবলৈ সক্ষম হয়। এই বিৰল ঘটনাই ভাৰতৰ মহাকাশ অভিযানৰ ইতিহাসত

এটা নতুন যুগৰ সূচনা কৰে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান সংক্ষেপে ইছৰোৱে 2023 চনৰ 14 জুলাইৰ দিনা দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই চন্দ্ৰযান উৎক্ষেপণ কৰিছিল। এই সাফল্যৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতীৰ্ণ হোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হয়। চন্দ্ৰৰ বুকুত চন্দ্ৰযানৰ মৃদু অৱতৰণ ঘটোৱাৰ প্ৰযুক্তিত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ সাফল্যই সমূহ ভাৰতীয়ক গৌৰৱান্বিত কৰি তোলে আৰু লগে লগে বিশ্ববাসীক বিস্ময়ভূত কৰি তোলে। চন্দ্ৰৰ দক্ষিণ মেৰু অভিযানত মৃদু অৱতৰণত সফল হ'ব নোৱাৰাৰ কাৰণে ভাৰতীয় সাফল্যৰ 4 দিনৰ আগেয়ে ৰাছিয়াৰ লুনা 25 যানখন বিফল হৈছিল। ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ এই সাফল্যৰ সৈতে কঠোৰ প্ৰযুক্তিগত অনুশীলনৰ লগতে গৱেষক, বিজ্ঞানী আৰু সকলো শ্ৰেণীৰ কৰ্মীৰ সমূহীয়া ঐকান্তিক প্ৰচেষ্টা জড়িত হৈ আছে। ইছৰোৰ সভাপতি এছ সোমনাথে এই সাফল্য সংগঠনটোৰ নেতৃত্ব আৰু বিজ্ঞানীসকলৰ এটা পুৰুষজোৰা কৰ্মফল বুলি অভিহিত কৰিছে। চন্দ্ৰযান 3 বা চন্দ্ৰয়ান 3 হ'ল ভাৰতৰ চন্দ্ৰ অভিযানৰ 3য় প্ৰচেষ্টা। ইয়াৰ লগতে 2008 চনত প্ৰাথমিক প্ৰচেষ্টা চন্দ্ৰযান 1 বিফল হৈছিল। পৰৱৰ্তী প্ৰচেষ্টা চন্দ্ৰযান 2 অভিযানত 2019 চনৰ 7 ছেপ্টেম্বৰত যানখনে কঢ়িয়াই নিয়া বিক্ৰম নামৰ লেণ্ডাৰ যানখনে মৃদু অৱতৰণ কৰিব নোৱাৰি চন্দ্ৰপৃষ্ঠত খুন্দা খাই ধ্বংস হৈছিল। সেই বিফলতাৰ পিছত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে পুনৰ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰে। পাছত সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰ সহায়ত নিৰ্মিত চন্দ্ৰযান 3ৰ সফলতাৰে মহাকাশ অভিযানৰ ইতিহাসৰ যি সোণালী অধ্যায়ৰ সূচনা হ'ল, তাৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকল সঁচাকৈয়ে গৌৰৱান্বিত। ভাৰতীয় মহাকাশ অভিযানৰ জনক আছিল বিশিষ্ট বিজ্ঞানী বিক্ৰম সাৰাভাই। তেওঁৰ সন্মানাৰ্থে নামকৰণ কৰা বিক্ৰম লেণ্ডাৰ হ'ল ভাৰতৰ প্ৰথম সফল অভিযান আৰু পৃথিৱীৰ 1ম সফল মানৱবিহীন অভিযান। ভাৰতৰ উপৰি ৰাছিয়া, জাপান আৰু ইজৰাইলে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ প্ৰচেষ্টা চলাই আছিল, কিন্তু সফল হ'ব পৰা নাছিল। চন্দ্ৰৰ দক্ষিণ মেৰুৰ প্ৰতি বিজ্ঞানীসকল কেইবা দশক ধৰি আকৰ্ষিত হৈ আহিছে। চন্দ্ৰৰ দক্ষিণ মেৰু হ'ল চন্দ্ৰৰ আটাইতকৈ দক্ষিণত থকা এটা বিন্দু। এই বিন্দুৰ চৌপাশৰ চিৰচাবৃত অঞ্চলত স্থায়ীভাৱে থকা জলবৰফৰ বাবে ই বিজ্ঞানীসকলৰ বাবে বিশেষ আকৰ্ষণীয়। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত কিছুমান বৈশিষ্ট্যপূৰ্ণ গাঁত আছে যিবোৰৰ ভিতৰলৈ সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব নোৱাৰে। চেচা, ফান সদৃশ এই গাঁতবোৰত সৌৰজগতৰ আদিম অৱস্থাৰ হাইড্ৰজেন, জলবৰফ আৰু অন্যান্য উদ্যায়ী পদাৰ্থৰ ফচিল আছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বিপৰীতে চন্দ্ৰৰ উত্তৰ মেৰু অঞ্চলত এনেধৰণৰ আবৃত গাঁতৰ পৰিমাণ কম। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ গড় উষ্ণতা প্ৰায় 260 কেলভিন বা 0°C কম। বিজ্ঞানীসকলে অনুভৱ কৰে যে চন্দ্ৰৰ দক্ষিণ মেৰু হ'ল ভৱিষ্যতৰ মানৱ বসতিৰ বাবে সম্ভাৱনা থকা অঞ্চল। তাৰ বাবে প্ৰয়োজনীয় পানী আৰু খনিজ পদাৰ্থ এই অঞ্চলত থকাৰ সম্ভাৱনা আছে। এই চিৰ বৰফাবৃত অঞ্চল ভৱিষ্যতৰ আন্তঃগ্ৰহীয় মহাকাশ অভিযানৰ বাবে মধ্যৱৰ্তী সংযোগী অঞ্চলৰূপে ব্যৱহৃত হ'ব পাৰে। ভাৰতৰ চন্দ্ৰযান 2ৰ লেখীয়া কেইবাখনো দেশৰ মহাকাশযানে কক্ষপথৰ পৰাই চন্দ্ৰক অধ্যয়ন কৰি ইয়াৰ গঠন সম্বন্ধীয় তথ্য সংগ্ৰহ কৰাৰ প্ৰচেষ্টা চলাইছে, কিন্তু ইয়াৰ চৌপাশৰ পৰিৱেশ সম্পৰ্কে জানিবলৈ বা পৰীক্ষা নিৰীক্ষা চলাবলৈ এই চন্দ্ৰযান 3ৰ অভিযান চলোৱা হৈছে বুলি ইছৰোৱে জনায়। ইছৰোৰ চন্দ্ৰযান 3ৰ অভিযানৰ মূল উদ্দেশ্য 3টা। প্ৰথম হ'ল লেণ্ডাৰ যানখন নিৰাপদে আৰু মৃদুভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা। দ্বিতীয়তে চন্দ্ৰপৃষ্ঠত ৰভাৰখনৰ চালন ক্ষমতা নিৰীক্ষণ আৰু প্ৰদৰ্শন কৰা। আৰু তৃতীয়তে চন্দ্ৰৰ গঠন বা সংযুতি সম্পৰ্কে ভালকৈ জানিবলৈ ইয়াৰ পৃষ্ঠৰ পদাৰ্থবোৰৰ সেই ঠাইতে পৰীক্ষা নিৰীক্ষা চলোৱা। বিক্ৰম লেণ্ডাৰে কঢ়িয়াই নিয়া প্ৰজ্ঞান যানখনে চন্দ্ৰৰ বুকুত ভৰি দিয়েই কৰ্মব্যস্ত হৈ পৰিছিল। প্ৰজ্ঞানৰ চকাই চলি যাওঁতে চন্দ্ৰপৃষ্ঠত খোদিত কৰি গ'ল ভাৰতৰ পতাকা আৰু ইছৰোৰ প্ৰতীক চিহ্নৰ স্থায়ী প্ৰতিচ্ছবি। বিক্ৰম আৰু প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন স্থানৰ আৰু নিজৰ ছবি প্ৰেৰণ কৰাত ব্যস্ত হৈ পৰিছিল। এই লেণ্ডাৰ আৰু ৰোভাৰ মডিউল দুটাই লগতে লৈ যোৱা 4টা পেলড যন্ত্ৰৰ সহায়ত কৰিব লগা কামবোৰ হ'ল সূৰ্যৰ পৰা অহা ৰশ্মিত প্লাজমাৰ পৰিমাণ, ঘনত্ব আৰু পৰিৱৰ্তন নিৰীক্ষণ কৰা, চন্দ্ৰপৃষ্ঠৰ উষ্ণতা আৰু জলকণাৰ অস্তিত্ব নিৰ্ণয় কৰা, অৱতৰণ থলীৰ ভূকম্পন অধ্যয়ন কৰা আৰু চন্দ্ৰৰ গতিশীলতা

আৰু ইয়াৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীৰ নিকটতম স্থানৰ দূৰত্ব নিৰ্ণয় কৰা। চন্দ্ৰপৃষ্ঠত সূৰ্যৰ পোহৰ থকালৈহে এই মডিউল সক্ৰিয় হৈ থাকে। এক চন্দ্ৰদিন মানে পৃথিৱীৰ 14 দিন। তাৰপাছত বিক্ৰম আৰু প্ৰজ্ঞান চিৰদিনৰ বাবে নিদ্ৰামগ্ন হৈ পৰে। চন্দ্ৰযান 3ৰ এই সাফল্যই ইছৰোৰ তথা ভাৰতৰ ভৱিষ্যতৰ অন্যান্য মহাকাশ অভিযানৰ দিশ মুকলি হোৱাত সহায়ক হ'ব। উল্লেখযোগ্য যে চন্দ্ৰযান 3ৰ সফলতা লাভ কৰা সেই দিনটো অৰ্থাৎ 23 আগষ্টৰ দিনটো আমাৰ দেশত মহাকাশ দিৱস হিচাপে পালন কৰা হৈছে।

0: জ্ঞান বিজ্ঞান শুনিলে যোগতা আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137 ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ।
3: শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাত কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 9ম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 27 আগষ্টত 4দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিছাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হৈছে। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত ইষ্ট বেংগল FC মোহনবাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি খিতাপ দখল কৰিছে।

0: এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: যা ভক্তি হে উহি শক্তি হে, উহি শান্তি হে, উহি জ্ঞান হে, উহি সহন শক্তি হে আর উহি সরলতা হে, উহি সকারাত্মকতা হে। তো ইসলিয়ে মহাপুরুষ শ্রীমন্ত শঙ্করদেব নে ভারত মে এক সংস্কার লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে, কলা সংস্কৃতি কি দ্বারা, নিত্য গীত কি দ্বারা, ইসকে বজহ সে আজ হম 21 শাদি মে দুনিয়া মে আপনা মর্যাদা পূর্বক পরিচয় বানানে মে হম সফল হুই হে। আর হমারি যাত্রা 21 শাদি মে বিশ্বকে সবচেয়ে এক শক্তিশালী রাষ্ট্র কে হিসাব সে পহচান বানানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুয়ে হ্যায়, আগে কদম রক্ষা হ্যায়, তো মুঝে লাগতা হ্যায় কি এ ভাবনা শক্তি কো অধিক মজবুত বানানে কে লিয়ে হমে এসা হি কলা কা হমে সহারা লেনা হোগা।
0: শ্রী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে সকলোকে অনুপ্ৰাণিত কৰি অহাৰ উপৰি ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যবোৰ চহকী কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰী সোণোৱালে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত নৱম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষী বাহিনীৰ 850ৰো অধিক বিষয়াই অংশ ল'ব। সন্মিলনত বিষয়াসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় সমসাময়িক বিষয় তথা প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনা কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে অহা 27 আগষ্টত 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। শ্ৰীগোয়েলে এই ভ্ৰমণকালত ভাৰতৰ এটা বৃহৎ ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। এই প্ৰতিনিধিসকলৰ ভিতৰত নিৰ্মাণ খণ্ড, ছেমি কণ্ডাক্টৰ, বিশুদ্ধ শক্তি, ষ্টীল, বিত্তীয় সেৱা, স্বাস্থ্য, ষ্টাৰ্টআপ আৰু অন্যান্য খণ্ডৰ 200ৰো অধিক ব্যৱসায় প্ৰতিনিধি আছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত টকিঅ'ত ভাৰতৰ বিকাশত দীৰ্ঘদিন ধৰি অংশীদাৰ হিচাপে থকা মুখ্য জাপানী উদ্যোগসমূহৰ শীৰ্ষ নেতৃত্বৰ সৈতে এলানি বৈঠকত মিলিত হ'ব। তেওঁ লগতে 1500ৰো অধিক মুখ্য জাপানী কোম্পানীক প্ৰতিনিধিত্ব কৰা শীৰ্ষ জাপান ব্যৱসায় ফেডাৰেশ্যন কেইনডাৰেনৰ সৈতে ঘূৰণীয়া মেজমেলত অংশ ল'ব। শ্ৰীগোৱেলে জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী আকাজাৱা ৰয়ছেৰ লগতে জাপান চৰকাৰ তথা সংসদৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নগয়াত কেন্দ্ৰীয় জাপান অৰ্থনৈতিক ফেডাৰেশ্যন চুক্ৰিন আৰু নগয়া চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সৈতে এটা ৰোড শ্বত অংশ ল'ব। ইয়াৰ পাছত ওছাকাত এটা বিনিয়োগ আৰু ব্যৱসায় ৰোড শ্বত অংশগ্ৰহণেৰে শ্ৰীগোৱেলৰ ভ্ৰমণৰ সামৰণি পৰিব। ওছাকাত তেওঁ ইলেক্ট্ৰনিকছ, ঔদ্যোগিক আৰু গ্ৰাহক খণ্ডৰ মুখ্য জাপানী কোম্পানীসমূহৰ সৈতে বৈঠকত মিলিত হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি অন্ধ্ৰপ্ৰদেশৰ ইলুৰু জিলাৰ মুছুনুৰু গাঁৱত ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গাঁওখনত দেশৰ প্ৰথমটো আনুবংশিক ৰূপত সংশোধিত নকৰা হাইব্ৰিড মাকৈ বাজৰা বীজ মুকলি কৰিব। তেওঁ লগতে কৃষকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি কৃষি খণ্ডৰ বিভিন্ন অংশীদাৰসকলক উদ্দেশ্যি ভাষণ দিব। যোৱা 20-22 আগষ্টলৈ মৰিচাছ ভ্ৰমণলৈ যোৱা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই ভ্ৰমণকালত দেশখনৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। শ্ৰীপুৰীয়ে শক্তিখণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ সম্ভাৱনাসমূহক লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। ভাৰতীয় উচ্চ আয়োগে কালি জনোৱা মতে এই বৈঠকৰ পাছত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিচাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হয়।

0: মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি মস্কোত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰোভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ বাবে অনুমোদনপ্ৰাপ্ত দেশৰ জাহাজসমূহে এতিয়া তেহৰাণক সেৱা মাচুল দিব লাগিব। ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আয়োগৰ মুখপাত্ৰ ইব্ৰাহিম ৰেজাইয়ে কয় যে এই মাচুলে সামুদ্ৰিক, পৰিৱেশ আৰু লজিষ্টিক ব্যৱস্থাৰ বিস্তৃত পৰিসৰ সামৰি ল'ব। হৰমুজ প্ৰণালীৰ নিৰাপত্তা আৰু অগ্ৰগতি নিশ্চিত কৰাৰ বাবে 3নং অনুচ্ছেদৰ কৌশলগত ব্যৱস্থাৰ অনুমোদন পোৱাৰ পাছত এই কথা প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহছেন ৰেজাইয়ে কয় যে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে হৰমুজ প্ৰণালী বন্ধ হৈ থাকিব আৰু পুনৰ মুকলি কৰা নহ'ব। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীক নতুন আমেৰিকাৰ ভূখণ্ড হিচাপে চিত্ৰিত কৰাৰ এখন ফটো শ্বেয়াৰ কৰি প্ৰণালীটোৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ দাবী পুনৰবাৰ উত্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত কালি ভাৰতৰ দিব্যাংগ পুৰুষ ক্ৰিকেট দলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে দলটোৱে ইংলেণ্ডত অনুষ্ঠিত ভাৰত ইংলেণ্ড পুৰুষৰ মিক্সড ডিজেবিলিটি T20 I-Series 2026ত জয়ৰ পাছত দেশলৈ উভতি আহিছে। মন্ত্ৰীগৰাকীয়ে দলটোক ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে। 135সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল FC-য়ে মোহনবাগান ছুপাৰ জায়েণ্টক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ্ড কাপত 17 খিতাপ দখলৰ অভিলেখেৰে মোহনবাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকাণ্ডাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশলৈ লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থোনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ বিপৰীতে মোহনবাগানৰ হৈ মনবীৰ সিঙে 33 মিনিটত একমাত্ৰ গ'লটো দিয়ে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা ভাৰতে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত ধ্ৰুৱ জুৰেল আৰু সাৰাঞ্জ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাডিকালে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। শ্ৰীলংকাৰ হৈ আশিতা ফাৰ্নাণ্ডোৱে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় টেষ্ট দলত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ সাৰাঞ্জ জৈনক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কামিল মিছাৰাক প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাত কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 9ম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 27 আগষ্টত 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিছাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হৈছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত ইষ্ট বেংগল FC-য়ে মোহনবাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে লুচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বুদ্ধদেৱে কৈছিল, প্ৰেমৰ দ্বাৰাই সংহতি আৰু সংহতিৰ দ্বাৰাইহে এক সুন্দৰ জীৱজগতৰ কথা কল্পনা কৰিব পাৰি। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা জীৱেশ্বৰ ডেকা

পৰাইহে এক সুন্দৰ জীৱজগতৰ কথা কল্পনা কৰিব পাৰি। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা জীৱেশ্বৰ ডেকাৰ আজি স্মৃতি দিৱস। 1946 চনৰ 20 জুলাইত নলবাৰীত জন্মগ্ৰহণ কৰা জীৱেশ্বৰ ডেকাই 1967 চনত পোনপ্ৰথমে বেলখৰ স্মৃতি নাট্য সংঘৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত প্ৰৱেশ কৰে আৰু থিয়েটাৰৰ মঞ্চত অভিনেতা হিচাপে অভিনয় জীৱন আগবঢ়াই নিয়ে। তেওঁ নটৰাজ, ৰূপকোঁৱৰ, বিষ্ণুজ্যোতি, ভাগ্যদেৱী, মুকুণ্ড, আবাহন, জ্যোতিৰূপা, অনুৰাগ, মনালিচা, মাধৱদেৱ, নয়নতৰা আদি থিয়েটাৰত প্ৰায় 200খনৰো অধিক পৌৰাণিক, ধৰ্মমূলক, সামাজিক নাটকত ভিন্নসুৰী চৰিত্ৰত অভিনয় কৰে। 1987-88 নাট্যবৰ্ষত টিহুৰ মাখিবাহাৰ অতুল ভট্টাচাৰ্য প্ৰযোজিত মুকুণ্ড থিয়েটাৰত মহেন্দ্ৰ বৰঠাকুৰে ৰচনা কৰা আৰু হেম ভট্টাচাৰ্যই পৰিচালনা কৰা প্ৰভাত শৰ্মাৰ সংগীতেৰে দধিচি নাটকত 41 বছৰীয়া জীৱেশ্বৰ ডেকাই 95 বছৰীয়া নন্দ পাঠকৰ চৰিত্ৰত অভিনয় কৰে। এই নাটকখনৰ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ, শিল্পী ৰত্ন ওজা, সাংবাদিক কনক সেন ডেকাই একেলগে নাটকখন উপভোগ কৰি অভিভূত হৈ পৰে। দধিচি নাটকৰ নন্দ পাঠকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জীৱেশ্বৰ ডেকাক 1988 চনত অসম চৰকাৰৰ পৰা নটসূৰ্য ফণি শৰ্মা বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অসম শিল্পী দিৱস বঁটা, মুনলাইট মিডিয়া বঁটা, অসম চৰকাৰৰ শিল্পী পেঞ্চন, সাংস্কৃতিক মহাসভা অসমৰ পৰা জীৱনজোৰা সংস্কৃতি সাধনা বঁটা, অসম যুৱ ছাত্ৰ পৰিষদৰ ভৱেন বৰুৱা সোঁৱৰণী বঁটা, ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা, অচ্যুত লহকৰ সোঁৱৰণী বঁটা আদি বহু বঁটা আৰু সন্মান লাভ কৰা জীৱেশ্বৰ ডেকাৰ দেহাৱসান হয় 2020 চনৰ 24 আগষ্ট তাৰিখে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন বিপ্লৱী শিৱৰাম ৰাজগুৰু, আজি তেখেতৰ জন্মদিন। ভগৎ সিং, শিৱৰাম ৰাজগুৰু, সুখদেৱ থাপ্পড় এই 3জন স্বাধীনতা সংগ্ৰামীক লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধৰ কাৰ্যত ব্ৰিটিছ আৰক্ষী বিষয়া জন চন্দাৰ্ছৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ বাবেই তেওঁলোকক ফাঁচি দিয়া হয়। 1908 চনৰ 24 আগষ্টত মহাৰাষ্ট্ৰৰ পুণেত জন্মগ্ৰহণ কৰা শ্বহীদ শিৱৰাম ৰাজগুৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সক্ৰিয় সদস্য আছিল। 1931 চনৰ 23 মাৰ্চ তাৰিখে তেওঁক ফাঁচি দিয়া হয়। ভাৰতবৰ্ষৰ 5ম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ 1974 চনৰ আজিৰ দিনটোতেই তেখেত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। তেখেতৰ পিতৃ কৰ্ণেল জালনুৰ আলী আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল। জালনুৰ আলী আহমেদৰ দেউতাকৰ ঘৰ আছিল অসমৰ গোলাঘাটত। সেই সময়ত ইংৰাজ চৰকাৰে আয়োজন কৰা এটা অনুষ্ঠান বৰ্জন কৰাৰ অপৰাধত জালনুৰ আলী আহমেদক সুদূৰ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশলৈ বদলি কৰা হয় আৰু 1905 চনৰ 13 মে তাৰিখে দিল্লীতে জন্ম লাভ কৰে ফখৰুদ্দিন আলী আহমেদে। দিল্লী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ফখৰুদ্দিন আলী আহমেদে দিল্লীৰে ছেইণ্ট ষ্টিফেন্স কলেজত কিছুদিন পঢ়াৰ পাছত 1923 চনত ইংলেণ্ডলৈ গৈ কেম্ব্ৰিজৰ ছেইণ্ট কেথৰিনছ কলেজত শিক্ষা গ্ৰহণ কৰে। ইংলেণ্ডতেই তেওঁ আইনৰ শিক্ষাও লাভ কৰে আৰু ভাৰতলৈ ঘূৰি আহি 1928 চনত লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। 1925 চনত ইংলেণ্ডত থকা কালচোৱাতেই তেওঁ জৱাহৰলাল নেহৰুক লগ পায় আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শই ফখৰুদ্দিন আলী আহমেদক বাৰুকৈয়ে প্ৰভাৱিত কৰে। তাৰ পাছত 1930 চনৰ তেওঁ অসমত থকাৰ সময়ছোৱাত অসমৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ সংস্পৰ্শলৈ আহে আৰু 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে। 1940 চনৰ 14 ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত ফখৰুদ্দিন আলী আহমেদক প্ৰায় এবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। 1942 চনৰ 9 আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু প্ৰায় 3.5 বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভকেট জেনেৰেলৰ পদবী লাভ কৰে। 1967 আৰু 1971 চনত তেওঁ দুবাৰকৈ বৰপেটা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। শেষত 1974 চনৰ 24 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। ফখৰুদ্দিন আলী আহমেদ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হোৱাৰ উপৰিও একেধাৰে এজন দক্ষ টেনিছ

তথা গল্ফ খেলুৱৈও আছিল। তেওঁ বহুবাৰ অসম ফুটবল সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি আৰু অসম ক্ৰীড়া পৰিষদৰ উপসভাপতি হিচাপেও নিৰ্বাচিত হৈছিল। এইগৰাকী বিচক্ষণ ৰাজনীতিবিদ, একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক ব্যস্ত ভ্ৰমণসূচী সামৰি অহাৰ পাছতেই 1977 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ অৰুণ জেটলী 2014 চনৰ পৰা 2019 চনলৈ ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1952 চনৰ 28 ডিচেম্বৰ তাৰিখে জন্ম লাভ কৰা এগৰাকী প্ৰবীণ আইনজ্ঞ তথা ৰাজনীতিবিদে 2019 চনৰ 24 আগষ্ট তাৰিখে মৃত্যুবৰণ কৰে। প্ৰিয় শ্ৰোতা, আনহাতে ভাৰতৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিয়ে 1969 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 24 আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয় আৰু 1974 চনৰ 24 আগষ্টলৈ এই পদত কাৰ্যনিৰ্বাহ কৰে। 1894 চনৰ 10 আগষ্ট তাৰিখে উৰিষ্যাত জন্মগ্ৰহণ কৰা বৰাহগিৰি ভেংকটগিৰিয়ে হাইস্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত মাদ্ৰাজলৈ যায় আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। তাৰ পৰাই তেওঁ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পিছত আইন পঢ়িবলৈ আয়াৰলেণ্ডলৈ যায়। তাৰে ডাবলিনৰ নেশ্যনেল ইউনিভাৰ্চিটি অৱ আয়াৰলেণ্ডৰ পৰা সুখ্যাতিৰে আইনৰ ডিগ্ৰী লাভ কৰে। 1914 চনত দক্ষিণ আফ্ৰিকাত হোৱা সংগ্ৰামৰ পিছত বৰাগিৰি ভেংকটগিৰিয়ে ডাবলিনত ভাৰতীয় সমাজ গঠনত বিশেষভাৱে অৰিহণা যোগায় আৰু সেই বছৰতে তেওঁ মহাত্মা গান্ধীৰ লগত সাক্ষাৎ হয়। ইয়াৰ পৰাই তেওঁৰ আৰম্ভ হয় ৰাজনৈতিক জীৱন। অখিল ভাৰতীয় ৰেলৱে কৰ্মচাৰী সংগঠনৰো অন্যতম গুৰি ধৰোতা বৰাহগিৰি ভেংকটগিৰিয়ে ৰেলৱে কৰ্মচাৰী সংগঠনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত 7 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ কাৰাবাসো খাটে। জেলৰ পৰা মুক্তি পোৱাৰ পিছতে তেওঁ বেংগল নাগপুৰ ৰেলৱে কৰ্মীসকলক লগত লৈ এটা বৃহৎ সংগঠন গঢ়ি তোলে। 1926 চনত তেওঁ সদৌ ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি হিচাপে মনোনীত হয়। 1927 চনত তেওঁ জেনেভাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যোগদান কৰে। 1937 চনত তেওঁ মাদ্ৰাজ বিধানসভাৰ সদস্যৰূপে নিৰ্বাচিত হয় আৰু 1937 চনৰ পৰা 1939 চনলৈ টি প্ৰকাশম মন্ত্ৰীসভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ আহ্বায়ক হিচাপেও কিছুদিন কাম কৰা বৰাহগিৰি ভেংকটগিৰিয়ে 1974 চনত শ্ৰীলংকাত ভাৰতৰ হাই কমিশ্যনাৰ হিচাপেও নিযুক্তি লাভ কৰিছিল। 1952 চনত সাধাৰণ নিৰ্বাচনত তেওঁ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু জৱাহৰলাল নেহৰু মন্ত্ৰীসভাতো তেওঁ 1952 চনৰ পৰা 1954 চনলৈ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। বৰাগিৰি ভেংকটগিৰি বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল। 1967 চনৰ পৰা 1969 চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপেও নিৰ্বাচিত হৈছিল। 1969 চনৰ 20 আগষ্ট তাৰিখে বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1975 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। এইগৰাকী ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ পৰলোক প্ৰাপ্তি হয় 1980 চনৰ 24 জুন তাৰিখে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু, 42ৰ গণ আন্দোলনৰ এগৰাকী শ্বহীদ ৰতন কছাৰী। তেওঁ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে। 1892 চনত দৰঙত জন্ম হয় ৰতন কছাৰীৰ। 42ৰ গণ আন্দোলনৰ সময়ত 20 আগষ্ট তাৰিখে গহপুৰ আৰু ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ সিদ্ধান্ত কৰি হাজাৰ হাজাৰ মানুহ থানা অভিমুখে সমদল কৰি আগবাঢ়ি আহিছিল। বৰগাঁও, ঢেকিয়াজুলি, মিছামাৰী, বৰচলা আৰু নাহৰবাৰীৰ অগণন মানুহ এই সমদলত ভাগ লৈ আগবাঢ়িছিল। সমদলক ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰে আৰু সমদলৰ আগত থকা ৰতন কছাৰীয়ে পুলিচৰ সৈতে টনা আজোৰা কৰোঁতে ব্ৰিটিছ সশস্ত্ৰ বাহিনীয়ে অমানৱীয়ভাৱে হত্যা কৰে ৰতন কছাৰীক। দেশে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ এই সময়ত অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

0: ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1846 চনত আমেৰিকান ভূগোল বিজ্ঞানী হেনৰি গেনেটৰ জন্ম হয়। 1888 চনত জাৰ্মান পদাৰ্থ বিজ্ঞানী গণিতজ্ঞ ৰুডল্ফ ক্লছিয়াছৰ মৃত্যু হয়। 1989 চনত বিপ্লৱী ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱাৰ মৃত্যু হয়। 2008 চনত বেইজিঙত 29তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। সীমান্ত বাণিজ্য আৰম্ভ হলেও আঁতৰা নাই বিবাদ। অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনৰ স্থিতিক মুঠেও মানি নলয় ভাৰতে। দ্বিপাক্ষিক এই বিবাদৰ মাজতে আজি বেইজিঙলৈ যাব ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। চীনা বিদেশ মন্ত্ৰী ৱাঙিৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত থাকিব তেওঁ। বিজ্ঞাপনত দেখুৱাইছে বেলেগ, কিন্তু কাৰ্যক্ষেত্ৰত বেলেগ। বিজ্ঞাপনত কোৱা হৈছে যে খাদ্য নিৰাপদ, অথচ এই খাদ্যতে লুকাই আছে ক্ষতিকাৰক কেমিকেল। এই মাৰাত্মক অভিযোগত কেইবাটাও নামী বহুজাতিক সংস্থালৈ জাননী প্ৰেৰণ কৰিছে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়াই। অসমকে ধৰি উত্তৰ পূবৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰস্থলস্বৰূপ ফাঁচীবজাৰত দিনক দিনে বৃদ্ধি পাই অহা যানজঁট আৰু ইয়াৰ ফলত গ্ৰাহক আৰু সাধাৰণ ৰাইজে ভোগ কৰি অহা সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগে ফাঁচীবজাৰৰ কেইবাটাও পথত ন' ভেণ্ডিং জ'ন বা নিষিদ্ধ ব্যৱসায়িক মণ্ডললৈ ৰূপান্তৰিত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বজাৰত চেনীৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে চেনীৰ আমদানি শুল্ক প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত চেনিকল আৰু শোধনকাৰী প্ৰতিষ্ঠানসমূহে বিদেশৰ পৰা কোনোধৰণৰ শুল্ক অবিহনে অসংশোধিত চেনী আমদানি কৰিব পাৰিব। ভাৰতৰ প্ৰত্যন্ত এলেকালৈ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ পৰিকল্পনাৰ অংশ হিচাপে দেশত অনুজ্ঞাপত্ৰৰ বাবে পুনৰ আবেদন কৰিব এলন মাস্কৰ ষ্টাৰলিংক প্ৰতিষ্ঠানটোৱে। 21 আগষ্টত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা সদৰি কৰিছে এলন মাস্কে। ভাৰতৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিদেশলৈ যাত্ৰা কৰা ভাৰতীয় আৰু বিদেশী নাগৰিকৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা সৰল হ'ব বিমান যাত্ৰাৰ নিয়ম। এই নিৰ্দিষ্ট সময়ৰ পৰা ইমিগ্ৰেচন কাউণ্টাৰত বৰ্ডিং পাছত মোহৰ লগোৱাটো বাধ্যতামূলক নহ'ব বুলি ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ব্যুৰ' অৱ ইমিগ্ৰেচনে। ৰন্ধন গেছ আমদানিৰ বাবে আলজেৰিয়াৰ ছোনাট্ৰেক নামৰ প্ৰতিষ্ঠানটোৰ লগত চুক্তি সম্পাদন কৰিছে ইণ্ডিয়ান অইলে। এই চুক্তিৰ অধীনত 2027 চনৰ পৰা ইণ্ডিয়ান অইলে প্ৰতিমাহে 55,000 টন LPG লাভ কৰিব। এই চুক্তি প্ৰযোজ্য হোৱাৰ পিছত ৰন্ধন গেছৰ আমদানিৰ ক্ষেত্ৰত উপসাগৰীয় দেশসমূহৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা বহুখিনি হ্ৰাস পাব। ভাৰত আৰু ডুবাইৰ মাজত দ্বিপাক্ষিক বাণিজ্য সুদৃঢ় কৰাৰ লগতে এজেণ্টিক AI প্ৰযুক্তিৰ বিকাশৰ লক্ষ্যৰে ডুবাই চেম্বাৰ্ছে বাংগালুৰুত দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতৰ আগশাৰীৰ প্ৰযুক্তি সংগঠন নাছকম আৰু কৰ্ণাটকৰ ব্যৱসায়িক সংস্থা ফেডাৰেচন অৱ কৰ্ণাটক চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সৈতে এই চুক্তি সম্পন্ন হয়। খেলৰ পৃষ্ঠাত ফ্ৰান্সৰ এলেক্স লানিয়াৰ আৰু কোৰিয়াৰ আনচি ইয়ঙে নতুন দিল্লীত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ সোণৰ পদক অৰ্জন কৰিছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ইম্পেৰিয়েল ব্লু পেকেজ ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে বৰপেটা ব্ৰেভছ দলে। 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ 5ম খেলত বোকাখাত জিলা ক্ৰীড়াসন্থাই 8 উইকেটৰ ব্যৱধানত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়াসন্থাক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। প্ৰতিশ্ৰুতিসম্পন্ন সাঁতোৰবিদ অসম সন্তান তীৰ্থাংশ পেগুৱে ভুৱনেশ্বৰত চলি থকা 52 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ত্ৰিমুকুটসহ এটা ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ সপ্তম তথা অন্তিম খণ্ড।
2: বাইদেউ, এয়া আপোনাৰ সংগীত যাত্ৰা সপ্তম আৰু অন্তিম খণ্ড।
3: হয়,
2: ইমানবিলাক গানৰ কথা বা আপোনাৰ সংগীত জীৱনটো ইমান দীঘল যে আমি কেইটামান খণ্ডৰ ভিতৰত তাক আবদ্ধ কৰিব নোৱাৰোঁ। আমি মাত্ৰ শ্ৰোতাক আভাস দিবলৈ চেষ্টা কৰিছোঁ, বিউটি বাইদেউ এই ধৰণৰ গীত গাইছিলে, বিউটি বাইদেউৰ মনত গীত সম্পৰ্কে এইখিনি কথা আছে। এতিয়া আপুনি এই ভজন গজল সেইখিনি গালে, আপুনি কৈছে বিহুটো মই বহুত পিছত শিকিছোঁ।
3: হয়,
2: আৰু বিহু পিছত শিকা আপুনি উজনিৰ, আপোনাৰ বিহুটো দৰাচলতে যোৰহাটত বিহু আহিবই লাগিছিল আগে, গতিকে বিহুটো পিছত শিকাৰ কাৰণ কি?
3: মোৰ কাৰণ বিহু শিকাৰ পিছতটো কাৰণ হ'ল কি, মই নিজে ধৰি লৈছিলোঁ যে মই বিহু গাব নোৱাৰোঁ। কাৰণ মই ইমান 8-10 ঘণ্টা প্ৰেক্টিচ কৰা এজনী ছোৱালীয়ে ইমানখিনি সময় যদি শাস্ত্ৰীয় সংগীতত মই দি থাকিব লগা হৈছিলে। কিন্তু মোৰ পণ্ডিতজীয়ে মোক যেতিয়া মোৰ ৰেডিঅ' প্ৰগ্ৰাম আহে, মই মডাৰ্ণ গাবলৈ ৰেডি হ'ব লগা হয়, তেতিয়া মোক কৈছিলে কেইদিনমান স্বৰ্গমৰ প্ৰেক্টিচটো অকণমান স্থগিত ৰাখিবি, কাৰণ মডাৰ্ণ গাবৰ কাৰণে বহুতখিনি বেলেগ ধৰণৰ অকণমান প্ৰিপেৰেশ্যন এটা লাগে। গতিকে বিহুটো সেইকাৰণে অলপ ছাইড হৈ ৰৈছিলেগৈ। যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ তেতিয়া বিহুৰ মই তেনেকৈ চলালে নহ'ব, মই বিহু গাব লাগিব।
2: বিহু ৰাইজে বিচাৰে যে
3: বিচাৰে ৰাইজে, আৰু কেতিয়াবা নতুনতে মই গম পাইছিলোঁ ৰাইজে মানে মোক কয় বিহু গাবলৈ, আৰু তেওঁলোকে মোৰ বিহু গোৱাৰ ধৰণটোত মানে তেওঁলোকে অলপ ভাল পাইছিলে। পিছলে পিছলে মই এক্সপাৰ্ট হ'লোগে, মই বিহু 1.5 ঘণ্টাও চলাই দিছোঁ, খুব ধুনীয়াকৈ পাৰোঁ আৰু ভাল লগা হৈ গ'ল।
2: অকণ ধৰি দিয়ে নেকি, অকণমান, মই বেছি দেৰি নকওঁ, কেইছেকেণ্ডমানৰ কাৰণে বিহু এটি ধৰি দিয়কচোন, বিহু নাম এটি।
3: ঠিক আছে,
4: সেনাইটি সেনাইটি মৰমৰ সেনাইটি এ স্নেহ সুপতি করো আকাশবাণীর মজিয়াত অহুকরণরূপ এ বিহু গীতে ফাকি জোরো বিহুটি ওই আহিছে কুলিয়ে যে বিনাছে কুলিয়ে যে বিনাছে ফুলিলে ন কেতে কি ফুল বিহু নুমারি বলোই ওলাই আহা সেনাইটি ওলাই আহা সেনাইটি বিহুক্তিত নু বুঝিবা ভুলে কি বকুল ফুল খোপাতে গেজেং ফুল হাততে যেটু কার ভুল।
3: এনেকে হলেতো আধা 1.5 ঘণ্টা চলাই দিম মই, এতিয়া বহুত পড়া হৈ গলো, মই এক্সপার্ট হৈ গলো। আকৌ শ্রোতাসকলক ধন্যবাদ জনাইছো, সাগে মোৰ আশীর্বাদৰ কাৰণে মই এইবিলাক পালো।
2: আকৌ
3: বহুত ধন্যবাদ দিছো তোমাক, তুমি যে বিহুৰ কথা উলিয়ালা।
2: আকাশবাণীৰ বাণীবন্ধন, ষ্টুডিঅ'ৰ বাণীবন্ধন এইবিলাকৰ সম্পূৰ্ণ বেলেগ পৰিৱেশটো, বেলেগ যন্ত্ৰ সংগীতৰ যি তাত উপস্থাপন হয়, যি ধৰণৰ যিমানখন ভায়লিন থাকে, যিমানখন গীটাৰ থাকে, আৰু তাতকৈ আকাশবাণীৰ পৰিৱেশটো বহুত সীমিত। এই যে প্ৰভেদটো, আপুনি আকাশবাণী যেতিয়া বাণীবন্ধন কৰিছে তেতিয়া তবলা হাৰমনিয়াম আৰু গীটাৰ আৰু তেনেকুৱা, আৰু আপুনি যেতিয়া আৰম্ভ কৰিছে তেতিয়াতো ইলেক্ট্ৰনিক হেৰিবিলাকো নাই, কীবোৰ্ড পেড এইবিলাক নাছিলে, তেতিয়াৰ পৰিৱেশৰ পৰা আপুনি গান গাইছে, আৰু আনহাতে আপুনি গ্ৰামফোন কোম্পানীৰ ষ্টুডিঅ'তো গান গাইছে। ইমান চিম্পল, ইমান হেৰি পৰিৱেশটোত, মানে যিটো সৌম্য পৰিৱেশ বুলি কয় আকাশবাণীৰ ভিতৰত, সেই পৰিৱেশটো আপুনি সৰুৰ পৰা বা মঞ্চত আপুনি তেনেকৈ নিশ্চয় খুব সীমিত হেৰি কৰিছে, তাৰ পৰা গৈ যেতিয়া বাহিৰৰ কমাৰ্চিয়েল বাণিজ্যিক ষ্টুডিঅ'ত কৰে, এই দুটাৰ মাজত আপুনি খাপ খুৱাই ল'বলৈ অসুবিধা নহৈছিল নে বাৰু?
3: আগতে বিহু গীত হওক বা অসমীয়া গীত, যি গীতেই নহওক, মঞ্চত গাইছিলোঁ। 4 জনমান পাৰ্চন থাকে, আৰু হাৰমনিয়ামটো থাকে, তাবলা গীটাৰ

0: কংগুয়েটা বা ঢুলকি এটা বা পাৰ্কাচন কিবা কিবি এনেকুৱা থাকে। মোৰ ল'ৰায়ো মোৰ লগত বজাইছে, গতিকে সেই সীমিত সীমিতটোত কিন্তু এটা কথা খুব পৰিষ্কাৰ আছিলে, শিল্পীয়ে গান সুন্দৰ গাবই লাগিব, শব্দ উচ্চাৰণ স্পষ্ট হ'বই লাগিব, মানুহৰ একদম অন্তৰ চুবই লাগিব। মিউজিক কি কৰিছে সেইটো বেলেগ কথা, মিউজিক পিছত, আগতে গান
1: শিল্পী কেন্দ্ৰিক, তাৰমানে
0: শিল্পী কেন্দ্ৰিক। তেতিয়া আমি সেই অনুভৱটো কৰা নাছিলো যে বজোৱাখিনি, কিন্তু তালটো খুব ভাল লাগে আৰু মাজৰ ইণ্টাৰলিউডটো খুব ভাল হ'ব লাগে। বাকী আমাক ছাপোৰ্ট ইমান এটা সাংঘাটিক বিচৰা নাছিলো, কাৰণ নিজৰ ওপৰত কনফিডেঞ্চ আছিলে, প্ৰেক্টিছ আছিলে। তাৰপিছত লাহে লাহে ৰেডিঅ'ত যেতিয়া মই গাইছো, ৰেডিঅ'ৰো তেনেকুৱা সীমিত
1: আছিলে,
0: জনিতা, জনি জোচেফ, পিটাৰ জোচেফ, আখতাৰ খান চাহাব, ইকবাল খা, প্ৰমোদ চক্ৰৱৰ্তী, পুষ্প আহিছিলে পিছত,
1: ৰমেন্দা আছিলে,
0: ৰমেন্দা,
1: প্ৰভাত শৰ্মা আছিলে,
0: ৰনেন আছিলে, প্ৰভাত শৰ্মা, আৰু বহুতো আছিলে দেই, মোৰ নামবোৰ এতিয়া হয়তো পাহৰিছোঁ মই কাবাক কাবাক, মই শ্ৰদ্ধা জনাইছোঁ আৰু বৰ শ্ৰদ্ধাৰে ফুৰিছোঁ। কিন্তু সেই পৰিৱেশটো যিটো আছিলে, আনকি এনেকুৱা হৈছিলে ৰেডিঅ'ত ছটা গান যেনিবা ৰেকৰ্ডিং আছে জেনেৰেল প্ৰগ্ৰামৰ, এতিয়া তিনিটা আমি কৰোঁ, তিনিটাত ব্ৰেক লওঁ, অকণমান বোলে কেণ্টিনত চাহ একাপে খাই আহিলোগৈ, এই যে সমিল মিলটো, নহ'লে যদি তাতে আছোঁ মই, মানে মাজতে পাণ খাবলৈ লৈছিলোঁ, মিঠাপট্টি পাণ টেমাটো লৈ আনিছিলোঁ, চবেই খায়। আৰু সেইখিনি সময়ত কি হয় জানা, এতিয়া হাঁহি উঠে কথাবিলাক ভাবিলে, আখতাৰ খাই আৰু চেটাৰত এনেকুৱা ধৰণেৰে উৎপাতন বজায় এনে এনে কিবা এটা, আৰু প্ৰভাত দাই মানে ইংলিছ ইংৰাজী গানৰ সুৰত বহুত ওপৰলৈ লৈ গৈ কিবা কিবি গায়, আৰু প্ৰমোদ চক্ৰৱৰ্তী দাদাই সেই তাৰ লগত তাবলা সংগত কৰে, এইবোৰ মানে এইটো এটা মানে ফূৰ্তি এটা,
1: চাইড লাইট,
0: ফূৰ্তি এটা হৈ মেলি পেলাই তাৰপিছত আমাৰ অকণ ব্ৰেক এটা হ'ল, আকৌ জয়হৰিদা আহিলে, হ'লনে আৰু, তাৰপিছত আমি আকৌ ৰেকৰ্ডিং আৰম্ভ কৰোঁ। কিন্তু এই পৰিৱেশ জীৱনত কিমানে পাইছে মই নাজানো, আৰু তাকো আকাশবাণীৰ মজিয়াত,
1: সেইটো সেইটো কমাৰ্চিয়েল ষ্টুডিঅ'ত বা বাণিজ্যিক ষ্টুডিঅ' তাত নিশ্চয় নাই,
0: নিশ্চয় নাই, বাণিজ্যিক
1: সময়ৰ সীমাবদ্ধতা আছে, সময়ৰ ভিতৰত গাব লাগিব,
0: সীমাবদ্ধতা আছে,
1: কিন্তু মিউজিকেল ছাপৰ্টটো বহুত থাকে,
0: মিউজিকেল ছাপৰ্ট
1: বহুত থাকে, অৰ্থাৎ কেতিয়াবা শিল্পী মানে এনেকুৱাও হৈছে যে শিল্পীয়ে নিজৰ আজি হয়তো গান গোৱাৰ মুড নাই, তথাপিও সেই এটা গীত সৃষ্টি হৈ যায় তাত, খুব মুড নাথাকিলেও অৰ্থাৎ মিউজিকে মুডটো কৰি দিয়া
0: আনি দিয়ে গান আনি দিয়ে
1: তেনেকুৱা, গতিকে শিল্পীৰ নিজস্বতাতকৈ ষ্টুডিঅ'ৰ যিটো পৰিৱেশ সেইটোৱে এটা বেলেগ এটা
0: গুৰুত্বপূৰ্ণ
1: হৈ পৰে। আচ্ছা বাইদেউ, এতিয়া আপুনি বিহু গীতৰ কথা পাতিছে, চব সৰু সৰুকৈ পাতি গৈছোঁ কথাবিলাক, এতিয়া এটা কথা সুধিবলৈ খুব দিগদাৰ, আপোনাৰ সবাতোকৈ ভাল লগা গীত কোনটো?
0: এইটো বৰ টান,
1: বিৰাট টান, কিন্তু এটা কথা ঠিক, আপুনি বিভিন্ন ভাষালৈ অনুবাদ কৰি যিকেইটা গান গাইছে তাত বেছিভাগতে কিন্তু মাহ হালধিটোৱে আছে,
0: মাহ হালধি আছে,
1: আৰু ৰাইজৰো বোধ কৰোঁ এই গীতটিৰ আবেদন বহুত বেছি, তাৰ কাৰণ আছে, গীতটিৰ কথাৰ ওপৰত কথা
0: মানে
1: নিৰ্ভৰ কৰিছে আৰু সুৰৰ ওপৰত,
0: ৰাইজে যে চবেই মাহ হালধিৰে নোৱা ধোৱা হৈ গৈছে,
1: দেখিছে মানুহৰ যে ইমান কলো নাম কইনাজনীক লৈ ইমান যে মানুহৰ এটা আগ্ৰহ সেইটো কাৰণে, কিন্তু সেই গীতটি আপোনাৰ মুখৰ পৰা ষ্টুডিঅ'ত মাইক্ৰফোনৰ মাজেদি কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ অকণমান শুনো।
0: ঠিক আছে, এইটো আজিও পাইছোঁ মই,
1: আজিও পাইছোঁ,
0: চুৰ কৰি গোৱাৰ মই গাইছোঁ অকণমান মা।

গহনা ঝিলিকে ডিঙি চুনে বিড়ি জলে।

0: दुल्हन सजाया किसने।
1: এইটো দাপোনমতি নামটো একেই ৰাখিছে,
0: দাপোনমতি
1: একেই ৰাখিছে।
0: স্নান কৰাকে বধু সজালো কি দাপোনমতি, বধু সজালো কি জরুয়ার হারিতে চমকেছে হিরে মতি, কপালে হাসলো চাঁদ দাপন মতি, কপালে হাসলো চাঁদ। এই বঙালটো কোনে কৰিছে জানা? বীরেন্দা, বীরেন্দ্রনাথ দত্ত আৰু বীরেন্দাৰ বৌ, বীরেন্দাৰ ঘৰত কৰিছিলোঁ।
1: সেইটোৱেই আপোনাৰ মানে এই গীতটি, কিন্তু মই কৈছো তাৰ আবেদনটো অকণ বেলেগ ধৰণৰ আৰু সেইকাৰণে বিভিন্ন ভাষাত,
0: সেইকাৰণে মানুহৰ আচলতে অন্তৰ স্পৰ্শ কৰিছে। আৰু অকল অসমতে বুলি নহয়, এয়া যে মই হিন্দী বঙালী মই কৰিব লগা হৈছে কাৰণে মই কৰিছো, বাহিৰত ৰেকৰ্ডিং কৰিছো। ই খুব আকৰ্ষণে আৰু এইবিলাকেই আচলতে আশীৰ্বাদ।
1: জীৱনত সকলোতকৈ বেছি গীত আপুনি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লিখা গীতে গাইছে, তাৰপিছতে যদি চাওঁ মই নুৰুল হকৰ গীত আপুনি বহুত গাইছে।
0: কাৰণ নুৰুল হকৰ প্ৰথম চোৱাত মই গালো আৰু মোৰ বহুতখিনি মোৰ তাৰ পৰা মই আশীৰ্বাদ পালো, বহুতখিনি গোৱা হৈছে আৰু ৰেডিঅ' প্ৰগ্ৰেম যথেষ্ট হৈছিল তেতিয়া, মোক গীত খুব লগা হৈছিল। আৰু সেই মিউজিক স্কুলতে জিতু দা, তপন দা, নুৰুল দা, মই, ইন্দ্ৰ দা, আমি একেলগে গীতৰ বনোৱা হৈছিল, চৰ্চা হৈছিল কাৰণে গীতবোৰ খুব ভাল হৈছিল।
1: আজি আপুনি গীত শিকাই আছে, যেতিয়া পায় ধৰকচোন আপুনি,
0: যেতিয়া পাওঁ মই শিকাইছোঁ।
1: শিকাইছে, কেনেকুৱা গীত শিকায়, এতিয়া নিজৰ গীতেই শিকায় নে বেলেগৰ গীতো শিকায়?
0: নহয়, বেলেগৰো শিকাওঁ, বেলেগৰ শিকাওঁ। মানে মই কৈছিলোঁ নহয়, মোৰ এই ৰেডিঅ'টো গুৰু বুলি মই কৈছিলোঁ যে, সেই যে মই বিনাকা গীতমালা, ঢাকা, নানান ধৰণৰ বিবিধ ভাৰতীৰ গীতবোৰ মই শিকিছিলোঁ, লতা মংগেশকাৰহঁতৰ গীত, এইবিলাক গীত বাহিৰত কি হয় থাকিলে তেওঁলোকে সেইবিলাক গীত শিকি পেলাই, আজিকালি অনলাইনত কিবা কিবি ব্যৱস্থা আছে য'ত তেওঁলোকে সেইবোৰ ট্ৰেক পায় আৰু গাবলৈ লয়, সেইবিলাক পোনাবলৈ আহে। আৰু মোৰ ছোৱালীজনীয়ে শিকায়, তাইৰ মিউজিক স্কুল এখন আছে, ষ্টুডিঅ' এটাও আছে, গতিকে তাইও শিকাব লগা হয়। আৰু মই সেইকাৰণে মাৰাঠী ভাষাটো গীত কিছুমান মই গাইছিলোঁ ফাংচনতো, তাত গাইছোঁ মাৰাঠী ভাষাৰ গীত। আৰু সেইকাৰণে বিধে বিধে বেলেগ বেলেগ লেংগুৱেজৰ গীত শিকাব লগা হয়। আৰু মই সেইকাৰণে মোৰ গীত হিন্দীলৈ অনুবাদ কৰি মই ৰেকৰ্ডিং কৰিছোঁ, দৰকাৰ হৈছে কাৰণ ট্ৰেক আছে, তেওঁলোকেও তাত গাইছে। এইবিলাক বহুত আশীৰ্বাদ। আকৌ সেই ঘূৰণীয়া পৃথিৱীখন,
1: হয়, ঘূৰি ঘূৰি আকৌ একেটা য'ত আৰম্ভ কৰিছিলে, পিছত আহি আকৌ
0: ঘূৰি আহি পেলাই বেলেগ এটা কিবা বস্তু দি দিয়ে মোক, বেলেগ আশীৰ্বাদ দি দিয়ে, যেনেকে খাবলৈ এটা বেলেগ যোগাৰ দিয়ে নহয়, মোৰ মনৰ খোৰাকী দি পেলাই মোক জীয়াই ৰাখিছে।
1: ঠিক আছে বাইদেউ, আমি আপোনাৰ সৈতে কথা পাতিলো, যেনেকে নহওক যিকোনো কথাৰ পৰা এদিন বিদায় ল'ব লাগে। আজি আমি আমাৰ এই কথোপকথন এইখিনিতে সামৰিছোঁ, আপোনাৰ গীত কেইটিমান শুনিলোঁ আৰু আকাশবাণীত আপোনাৰ গীত বাজিয়েই থাকে, গতিকে আমি তাৰ ভিতৰত কিছুমান গীত প্ৰসংগক্ৰমে শুনিছোঁ আৰু ভৱিষ্যতে আকৌ কেতিয়াবা কথা পাতিম,
0: আপোনাৰ
1: বাতৰি ল'ম কেনেকুৱা। আপুনি কুশলে থাকক আৰু গীত মাতৰ মাজত থাকক আৰু আকাশবাণীৰ সংগী হৈ থাকক,
0: এইখিনি
1: আশা থাকিল।
0: বহুত ধন্যবাদ জনাইছোঁ আকাশবাণী মজিয়াত আজি উপস্থিত হ'বলৈ পাই, মোৰ কেনেকুৱা লাগিছে, মোৰ অন্তৰখনে কি কৈছে মই ভাষাৰে বুজাব নোৱাৰোঁ। বহুত ধন্যবাদ। আৰু মই শেষ নিশ্বাসলৈকে যাতে এই যাত্ৰা মোৰ চলি থাকে তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ আৰু শেষ ধন্যবাদ আৰু শ্ৰদ্ধা মৰম যাচিছোঁ।
1: ঠিক আছে বাইদেউ, ৰাইজে নিশ্চয় আশীৰ্বাদ দিব।
0: হয়।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা অন্তিম খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: এই কাহিনী হ'ল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
5: ও লাভলি, ৱেল ডান, বিজনেছ লোন এপ্ৰুভ। এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখনো লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। মন্ত্ৰী শ্ৰী বৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সন্দৰ্ভত শনিবাৰে মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছে। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ কালি পুনৰ উভতাই পঠিয়ায়। দুয়োখন চৰকাৰৰ মাজত এই বিষয়ত আলোচনা হোৱাৰ পাছতো মেঘালয়ৰ টেক্সি চালক সন্থাই কালি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে এই বৈঠকৰ পাছত কালি কেব চালক সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত নোপোৱা পৰ্যন্ত মেঘালয়লৈ

0: বাহন লৈ নাযাবৰ বাবে সকলো চালক তথা জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্য প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱ সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা নিত্য গীত কি দ্বাৰা ইসকে বজে সে আজ হম 21ই সাদি মে দুনিয়া মে আপনা মর্যাদা পূর্বক পরিচয় বানানে মে হম সফল হুই হে অর হামারি যাত্রা 21ই সাদি মে বিশ্ব কে সবসে এক শক্তিশালী রাষ্ট্র কে হিসাব সে পহচান বানানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুই হে আগে কদম রাখা হে তো মুঝে লাগতা হে কি এ ভাবনা শক্তি কো অধিক মজবুত বানানে কে লিয়ে হমে এসা হি কলা কা হমে সহারা লেনা হোগা।
0: শ্ৰী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। লাওখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ সপ্তম কাজিৰঙা জলপক্ষী গণনাত ৰাজ্যৰ অভয়াৰণ্যৰ জলাশয়সমূহত অধিক সংখ্যক বিভিন্ন পক্ষী দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত লাওখোৱাত স্মিউৰ বিচৰণ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে জৈৱ বৈচিত্ৰ নিৰীক্ষণৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। অভয়াৰণ্যৰ জলাশয়সমূহৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ সদৰি কৰে। বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণে লাওখোলা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক গুৰুত্ব বৃদ্ধি কৰিছে। বিশ্বনাথৰ পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। দিনজোৰাকৈ অনুষ্ঠিত অধিৱেশনত পতাকা উত্তোলনৰ লগতে স্বদেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ লগতে মহকুমা ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই জকাই অঞ্চলৰ বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা ৯ বজাত শুনিবলৈ পাব।

0: with flexible financial terms. On to sports. In chess, India's 19-year-old Grandmaster Pranesh M emerged as the champion in the prestigious Kanizsa Open 2026 in Hungary, securing the Group A title with a superb performance. In a ninth and final round of the tournament, Pranesh defeated Vadim Pretorsky of Germany with white pieces. Pranesh has a rating of 2,673 and is ranked 44th in the latest FIDE rankings of August 2026. And now for a look at today's newspapers, it's over to VC Pramod.
1: Thank you, Anuja. All dailies have widely covered Prime Minister Modi pitching India as a global hub for space startups and talent on National Science Day yesterday. The Tribune writes NSA Doval heads to China for talks with Chinese Foreign Minister Wang Yi for a dialogue on boundary issue ahead of the Chinese President's India visit. Fiscal deficit on course despite West Asia crisis, headlines Financial Express. Hindustan Times refers to the enumeration exercise noting through forests and across streams, census set to reach Bastar's former red strongholds. As Bengal gets 3,500 crore rupees of defence push, the Asian Age, quoting the defence minister, writes, India capable of becoming global shipbuilding hub. In a significant milestone, DMRC becomes India's first metro organisation to achieve ISO certification to the latest international standard for asset management, reports the Statesman. The Times of India mentions about a report which projects India to surpass China in affluent consumers by 2036. And finally, the Indian Express cites railways roll out waterless urinals for pilots of India's most powerful locomotives. And with that, it's back to you, Anuja.
0: Thank you, Pramod. And now before we end the bulletin, the headlines once again. Prime Minister Narendra Modi calls upon country's space sector to create an ecosystem that attracts global space talent to India. Union Home Minister Amit Shah to attend 9th National Security Strategies Conference in New Delhi today. External Affairs Minister S. Jayashankar to co-chair India-Russia Intergovernmental Commission on Trade, Economic, Scientific, Technological and Cultural Cooperation in Moscow today. Iran decides to impose service fees on vessels transiting Strait of Hormuz. IMD issues orange alert for heavy rain in Chhattisgarh, Bihar, Odisha and East Madhya Pradesh today. And in chess, India's Grandmaster Pranesh M wins Kanizsa Open title in Hungary. And with that, we end the morning news. Have a nice day.
2: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে
3: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েল লৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক
4: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপোলো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত
6: এপোলো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা

0: হেপাহী রজনী গন্ধা, তোমার মূল্য
1: স্বৰচিত গীতেৰে গীতিমালিকাত সেয়া আছিল ভূপেন হাজৰিকা।
2: ঠিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্না পূৰৱ ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্না পূৰৱ ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনক অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা হেমেন হাজৰিকাৰ।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰৰ শিল্পী হেমেন দাস, গীতৰ কথা কীৰ্তি কমল ভূঞাৰ, প্ৰযোজনা শংকৰ দাসৰ।

কীৰ্তিকমল ভূঞাৰ গীতৰ কথা আৰু শংকৰ দাসৰ প্ৰযোজনাৰে গীতিমালিকাত সেয়া আছিল হেমেন দাস। অনুষ্ঠানত এইবাৰ শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু প্ৰযোজনা আছিল চৈয়দ চাদুল্লাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল শিল্পীৰ নিজৰ, আৰু এই গীতটিৰে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা, কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা, সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফ চিৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে যোৰাবাটলৈ গৈ তেওঁ পৰিস্থিতিৰ বুজ লৈছে আৰু সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব।
1: মই নিজে যোৰাবাটলৈ গৈ প্ৰতিবাদকাৰীসকলৰ লগত, সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলো। যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে আৰু ভৱিষ্যতে কি কৰিব লাগিব সেই বিষয়েও তেওঁলোকে মতামত দিছিল। তথাপি আমি পুনৰ আলোচনা কৰিলো, ইতিমধ্যে আমি কথা বতৰা পাতিছোৱেই আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল, কৈছে যে আলোচনা চলি আছে, হৈ যাব, আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম, ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই।
0: ইপিনে মেঘালয়ৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনে সাময়িকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক

0: পৰীক্ষাই কোনো বাধা নিদিয়ে বুলিও প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালক সন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়।
1: The decision that came out from the meeting is that we will be having two states meeting, that is between the two state government and along with the association representing from Assam and Meghalaya, where we will settle up all this matter. It's about we have to respect each other. See, we both need each other, as what Assam is also saying, as well as Meghalaya. What had happened in Meghalaya in few days on the 19th of August, it's not that it's being done purposely by the organization, the Khasi Students Union. There are miscreants. The KSU itself, themselves has clarified about this issue. And so please believe to it, because the people of Meghalaya is not so rude, and we also God-fearing people. We would like to also request the Assam counterpart to at least, we will be discussing at length, so at least to come up with, you know, with their issues and agendas, why all these issues have wrapped up. So we will discuss on the 10th of September.
0: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত চোকা দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে এই বিষয়টো সন্দৰ্ভত শনিবাৰেও মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত স্বাভাৱিক হোৱা নাছিল। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জনসাধাৰণক পুনৰ স্বাভাৱিক জীৱন যাপনৰ দিশে ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা ইতিপূৰ্বে প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী শ্ৰীশ্বাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানতো অংশ লয়। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। এই সন্দৰ্ভত ড০ শৰ্মাই কয় যে 17 বছৰৰ অন্তত ভাৰতত অনুষ্ঠিত এই চেম্পিয়নশ্বিপে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। দিনৰ 10:30 বজাত আৰম্ভ হ'বলগীয়া কৰ্মশালাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা নিত্য গীত কি দ্বাৰা ইসকে বজহ সে আজ হম 21ই সদী মে দুনিয়া মে আপনা মর্যাদা পূর্বক পরিচয় বনানে মে হম সফল হুই হে অর হামারি যাত্রা 21ই সদী মে বিশ্ব কে সবচে এক শক্তিশালী রাষ্ট্র কে হিসাব সে পহচান বনানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুই হে আগে কদম রক্ষা হে

0: तो मुझे लगता है कि ये भावना शक्ति को अधिक मजबूत बनाने के लिए हमें ऐसा ही कला का हमें सहारा लेना होगा।
1: শ্রী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰী সোণোৱালে মন্তব্য কৰে। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আজি চীনলৈ যাব। চীনত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ কথা। দেশখনৰ সৈতে থকা 3,488 কিলোমিটাৰ সীমান্তক লৈ চলি থকা বিবাদ সন্দৰ্ভত এয়া হ'ব 25সংখ্যক বৈঠক। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমান্ত অঞ্চলৰ কোনো কোনো অংশক লৈ দেশখনৰ সৈতে বিবাদ চলি আহিছে। অৱশ্যে ভাৰতে ইতিপূৰ্বে ইয়াকে লৈ স্থিতি স্পষ্ট কৰিছে আৰু কোনো কাৰণতে দেশখনৰ ভূখণ্ড এৰি দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে। ইপিনে অহা মাহত দিল্লীত হ'বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলন উপলক্ষে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ চীন ভ্ৰমণে বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ আগেয়ে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন আলোচনা চক্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত চীনৰ সম্পৰ্কক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেওঁ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বৰ্তাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। অসম আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্ৰদানলৈ সমগ্ৰ ব্যৱস্থাটো অধিক শক্তিশালী আৰু ক্ষিপ্ৰ হৈ উঠিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ এই কথা প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ তথ্য অনুসৰি 2021 চনৰ তুলনাত বৰ্তমান ৰাজ্যত প্ৰতি 1,00,000 জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস পাইছে। একেদৰে এই সময়ছোৱাত গোচৰ নিষ্পত্তি খৰতকীয়া হোৱাৰ ফলত তদন্তৰ হেঁচাও হ্ৰাস পাইছে। 2021 চনত পঞ্জীয়ন হোৱা 1,33,239 গোচৰৰ বিপৰীতে চলিত বছৰৰ জুলাইলৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হৈছে 25,014। ইপিনে 2022 চনত অভিযোগনামা দাখিলৰ হাৰ 34.3% হোৱাৰ বিপৰীতে চলিত বছৰ জুলাই পৰ্যন্ত এই হাৰ 86.65% বৃদ্ধি পাইছে বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীৰ জিলা অপৰাধ গোট আৰু ধুবুৰী থানা আৰক্ষীয়ে নিউঘাটৰ মাদ্ৰাছা চুকত যোৱা নিশা অভিযান চলাই এখন দুচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন লোকক আটক কৰে। সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলে জাগ্ৰাৰপাৰ অঞ্চলৰ এখন ফাৰ্মাচীত অভিযান চলাই 1,500ৰো অধিক নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে লগতে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীকো আটক কৰিছে। ইপিনে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই জকাই অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। অভিযানকালত লোকজনৰ পৰা 1,00,000 টকাৰো অধিক নগদ ধন জব্দ কৰা হয়। ভূমি সম্পৰ্কীয় জটিলতাৰ ফলত কৃষকসকলে নিজৰ পঞ্জীয়ন পৰিচয় পত্ৰ লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ বাবে দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনৰ 4টা ৰাজহচক্ৰ এলেকাত কৃষি ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ত আজি মঙলদৈ ৰাজহচক্ৰৰ কৃষকসকলৰ বাবে নগৰবাহী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদ আৰু চিপাজাৰ ৰাজহচক্ৰৰ বাবে সাতখলি গাঁৱৰ দিগ্বিজয় সংঘত ৰাজহ আদালত অনুষ্ঠিত হ'ব। একেদৰে দলগাঁও আৰু পাথৰীঘাট ৰাজহচক্ৰৰ বাবে চক্ৰাৱস্তী গাঁও পঞ্চায়ত আৰু দেওমৰ্ণ গাঁও পঞ্চায়ত ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। অহা 31 আগষ্টত ৰাজহ আদালতৰ দ্বিতীয় তথা অন্তিম পৰ্যায় অনুষ্ঠিত হ'ব। 135সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল FCয়ে মোহন বাগান ছুপাৰ জায়েণ্টক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ কাপত 17বাৰ খিতাপ দখলৰ অভিলেখেৰে মোহন বাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকিণ্ডাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশে লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ বিপৰীতে মোহন বাগানৰ হৈ মনবীৰ সিঙে 33 মিনিট একমাত্ৰ গোলটো দিয়ে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম বিস্তাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, উপ মুখ্যমন্ত্ৰীৰে আলোচনা, খাচী সংগঠনৰ পথ অৱৰোধ প্ৰত্যাহাৰ। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম, মেঘালয় আছাম প্লেন মিট অন ট্ৰান্সপৰ্ট ইছ্যু। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম, আছাম মেঘালয় মেক এফৰ্টছ টু ৰিজল্ভ ইম্পাছ। শেহতীয়া বানত হোৱা ক্ষয়

0: ক্ষতিৰ সন্দৰ্ভত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাটকে ধৰি সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক পুনৰ গঠন সম্পৰ্কে বিশদ আলোচনাৰ বাবে কালি নাজিৰাত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সমৰ্থ হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ অভিলাষী আছাম ছেট প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে অচিৰেই মহাকাশলৈ অসমৰ কৃত্ৰিম উপগ্ৰহ ঘোষণা মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। খাদ্যত ক্ষতিকাৰক কেমিকেল থকাৰ অভিযোগত কেইবাটাও বহুজাতিক সংস্থালৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়াই জাননী প্ৰেৰণ কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কালি প্ৰথম দিনৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা ভাৰতে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত ধ্ৰুৱ জুৰেল আৰু সৰণ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাডিকলে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা। কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফচিৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষতিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। खन तो आम धान खेती आलू खेती नष्ट है, नष्ट हम तो जो पैसा दे तो नाम लाभ है, बाकी खेतियों को लेते लाभ तो पाने आम जन पाल
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করাও।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 14447 লৈ কল করো।
4: ফসল বীমা করাও, সুরক্ষা কবচ পাও।
5: জিলার রেহরূপ।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ আহিছোঁ গোলাঘাট জিলাৰ ৰেহৰূপ। গোলাঘাটৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা হিৰণ্য গগৈ। গোলাঘাট জিলাৰ নুমলীগড়ত হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিনে নিশাই বন্যহস্তীৰ আতংকত সময় পাৰ কৰিছে নুমলীগড়ৰ বহু অঞ্চলৰ ৰাইজে। 2026 চনত হাতীৰ আক্ৰমণত ইতিমধ্যে এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 8 জন লোক আহত হৈছে। ক্ষতিগ্ৰস্ত হৈছে 76টা বাসগৃহ। এই সন্দৰ্ভত প্ৰতিবেদন আগবঢ়াইছে আমাৰ গোলাঘাটৰ সংবাদদাতাই।
7: হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে গোলাঘাট জিলাৰ বন বিভাগ। হাতীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ নিম মালিবাটকে ধৰি হাতীৰ বিচৰণস্থলী ড্ৰোনেৰে নজৰদাৰী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে নিশাৰ পেট্ৰলিঙৰ বাবে বনকৰ্মী আৰু গজমিত্ৰক প্ৰয়োজনীয় সা সঁজুলি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। 24 জন গজমিত্ৰৰ বাবে 12টা টৰ্চ, নিশাৰ পেট্ৰলিং দলৰ বাবে ফটকা আৰু তহলৰ বাবে অতিৰিক্ত বাহন তথা চালকৰ ব্যৱস্থা কৰা হৈছে বুলি বন বিভাগে জনাইছে। আনহাতে হাতীক জোকোৱা, আমনি কৰা অথবা খোৱা খাদ্য খুৱাই মানুহৰ কাষলৈ হাতীক আকৰ্ষণ

কৰা লোকৰ বিৰুদ্ধেও কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিছে বন বিভাগে। ইফালে বন্যপ্ৰাণীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবেও নতুন ক্ষতিপূৰণ ব্যৱস্থাই কিছু সকাহ কঢ়িয়াই আনিছে। নতুন অধিসূচনা অনুসৰি বন্যপ্ৰাণীৰ আক্ৰমণত মানুহৰ মৃত্যু হলে ক্ষতিপূৰণৰ পৰিমাণ 4,00,000 টকাৰ পৰা বৃদ্ধি কৰি 6,00,000 টকা ধাৰ্য কৰা হৈছে। বাসগৃহ ক্ষতিগ্ৰস্ত হলে ঘৰটো কেঁচা নে পকা তাৰ ওপৰত ভিত্তি কৰি 10,000 টকাৰ পৰা 95,000 টকালৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। মানুহৰ মৃত্যু হলে দুদিনৰ ভিতৰত, ঘৰ বাৰী ক্ষতিগ্ৰস্ত হলে 15 দিনৰ ভিতৰত আৰু কৃষিভূমিৰ ক্ষতিগ্ৰস্ত হলে 21 দিনৰ ভিতৰত ক্ষতি

0: 10,000 টকাৰ পৰা 95,000 টকালৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। মানুহৰ মৃত্যু হলে দুদিনৰ ভিতৰত, ঘৰ বাৰী ক্ষতিগ্ৰস্ত হলে 15 দিনৰ ভিতৰত আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হলে 21 দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
1: গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলক লৈ পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অঞ্চলটোত 59টা পৰিয়ালৰ প্ৰস্তাৱিত উচ্ছেদক লৈ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে এইবাৰ নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নাগালেণ্ডৰ এটা সংগঠনে। এই সন্দৰ্ভত অধিক জনাব আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
0: নাগালেণ্ডৰ লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেচন চমুকৈ LLRPO-ই দাবী কৰিছে যে 2 নম্বৰ নেঘেৰী বিলৰ এই অঞ্চলটো নাগালেণ্ডৰ লোঙৱেম আৰু মিকৰাং বস্তিৰ অন্তৰ্গত। এই দাবীৰ ভিত্তিত অসমৰ একপক্ষ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নাগালেণ্ড চৰকাৰক তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে LLRPO-ই। ইফালে এই দাবীক লৈ মেৰাপানীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসমৰ বিভিন্ন জাতীয়তাবাদী সংগঠন আৰু স্থানীয় ৰাইজে নাগালেণ্ডৰ সংগঠনটোৰ দাবী নস্যাত কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেগেৰী বিলত অবৈধভাৱে বসতি স্থাপন কৰাৰ অভিযোগত 2025 চনত অসম চৰকাৰৰ বন বিভাগে 205টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। 144টা পৰিয়ালক উচ্ছেদ কৰা হয়। অৱশিষ্ট 59টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত আছিল।
1: অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল এলেকা অৰ্থাৎ ইক' চেঞ্চিটিভ জ'নৰ পৰিসৰ হ্ৰাস কৰাৰ বিষয়ক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে বিষয়টোক লৈ বিভিন্ন পক্ষৰ বিভিন্ন মত পোহৰ লৈ আহিছে। চৰকাৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া কুঠৰীৰ পৰা হালধিবাৰীলৈকে ইক' চেঞ্চিটিভ জ'নৰ পৰিসৰ 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হ্ৰাস কৰাৰ প্ৰস্তাৱক একাংশ ৰাইজে সমৰ্থন জনোৱাৰ লগতে কিছু দল সংগঠন আৰু আন একাংশ ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ গোলাঘাটৰ সংবাদদাতাই।
0: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ দাঁতিকাষৰীয়া ৰাইজে অভিযোগ কৰে যে বৰ্তমানৰ বিধি নিৰ্দেশৰ ফলত অঞ্চলটোৰ উন্নয়নমূলক কাম কাজ আৰু জীৱিকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পৰিৱেশ সংৰক্ষণৰ লগতে স্থানীয় লোকৰ অধিকাৰ আৰু সামাজিক উন্নয়নৰ মাজত ভাৰসাম্য সুৰক্ষাৰ দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে ইক' চেঞ্চিটিভ জ'নৰ পৰিসৰ হ্ৰাসৰ প্ৰস্তাৱক লৈ সতৰ্কতামূলক মত প্ৰকাশ কৰিছে আটাছুৱে। সংগঠনটোৰ গোলাঘাট জিলা, বোকাখাট সমজিলা আৰু কাজিৰঙা আঞ্চলিক সমিতিয়ে কাজিৰঙাৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰৰ সৰজমিন তদন্ত চলাই অবাধ পাহাৰ খননৰ অভিযোগ উত্থাপন কৰে। আটাছৰ মতে কাৰ্বি পাহাৰৰ কাজিৰঙাৰ জৈৱ বৈশিষ্ট্য আৰু বানৰ সময়ত বন্যপ্ৰাণী আশ্ৰয়স্থলী হিচাপে অতি গুৰুত্বপূৰ্ণ। পাহাৰ খননৰ ফলত কাজিৰঙাৰ লগতে নামনি কৃষিভূমিতো নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে।
1: জিলাৰ ৰেহ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহ ৰূপ। নমস্কাৰ।

0: তলৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰা হৈছে চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ প্ৰথম গীতটি শুনাবলৈ লৈছোঁ দুৰ্জন ছবিখনৰ পৰা। গীতটিত কণ্ঠদান কৰিছে অনামিকা চৌধুৰী আৰু ৰমেন ডেকায়।

দুৰ্জন ছবিখনত ৰমেন ডেকা আৰু অনামিকা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক জৰী নম্বৰ ১ ছবিখনত চনু নিগম আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

জৰি নাম্বাৰ ওৱান ছবিখনত চানু নিগম, কুমাৰ চানু আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক ৰামধেনু ছবিখনত অংগৰাগ মহন্তই গোৱা এই গীতটি।

0: ৰামধেনু ছবিখনত অংগৰাগ মহন্তই গোৱা গীতটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
5: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: উভতি আহিছো চিত্ৰকেতুৰ মাজলৈ। নৰ ছবিখনৰ গীত এটি শুনাবলৈ লৈছোঁ প্ৰকৃতি কক্কৰৰ কণ্ঠত।

0: নূৰছবিখনত সেয়া আছিল প্ৰাকৃতিক আকাৰ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ

0: সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
1: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: উভতি আহিছোঁ চিত্ৰগীতৰ মাজুলী। জেতুকা পাতৰ দৰে ছবিখনত অনিন্দিতা পালেগুৱা এই গীতটি বজাই শুনাবলৈ লৈছোঁ।

জেতুকা পাৰৰ দৰে ছবিখনত সেয়া আছিল অনিন্দিতা পাল। ফ'ৰ্চ টু এই ছবিখনৰ এটি গীত বজাই শুনাবলৈ লৈছোঁ নেহা কক্কৰৰ কণ্ঠত।

নেহা কাক্কাৰৰ কণ্ঠত ফৌজটো ছবিখনৰ গীতটি শুনিলে অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কানিন ছবিখনত তৰালী শৰ্মাই গোৱা এই গীতটি।

0: কালিন ছবিখনত তৰালি শৰ্মাক কোৱা গীতটি শুনিলে চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইখিনিতে এটি ঘোষণা শুনক, কাইলৈ 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বোলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ঋতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ কৈছোঁ, 9435405222 আৰু 03612661876। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
3: মোৰ মানে দখলতে ঘৰ, মোৰ বাইদেউ হয়, কিন্তু মই বিয়া হৈছোঁ বেলতলাত। মোৰ মানে পৰিচয়টো মই পঞ্জাৱীৰ লগত বিয়া হৈছোঁ, কিন্তু এওঁ মোৰ হাজবেণ্ড মৰাৰ পিছতে মই মানে মাৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান।
2: হয়, দিনপঞ্জীৰ মতে আমি বৰ্তমান ভাদ মাহত ভৰি দিছোঁ। তথাপিতো আমি যিহেতু উপস্থিত আছোঁ ভীমা শংকৰত আৰু বৰ্তমানেও যিহেতু বলবম চলি আছে, সেয়েহে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি শাওণ মাহটো কিদৰে পালন কৰিলে।
3: এই মানে শাওণৰ মাহটোত তাৰমানে মই মানে মানে বাহিৰা বস্তুটো একো নাখাওঁৱে, কিবা এটা মানে শিৱৰ কাৰণে বহুত মানে কিবা মন্দিৰে চন্দিৰে যাওঁ, খুব ভাল লাগে আৰু মন্দিৰত গ'লে সেনেকুৱা আৰু।
2: আপুনি শিৱৰাত্ৰিত জন্ম পাইছিলোঁ?
3: শিৱৰাত্ৰিত জন্ম পাইছিলোঁ,
4: কিন্তু
3: শনিবাৰ আছিল, সেইকাৰণে মানে এইটো শাওণৰ মাহটো মানে এইবাৰ মানে মোৰ বোৱাৰী এজনী ক'লে যেনেকৈ শাওণৰ মাহ, তেতিয়া মই ভাবিছোঁ যে অঁ এইটো শাওণৰ মাহ মই পালিব লাগিব এনেকুৱা বুলি। আৰু তেতিয়াৰ পৰা তাৰমানে মানে মাছ মাংস কণী চনি একো নাখাওঁ, বাহিৰত মানে একোৱেই নাখাওঁ আৰু, ঘৰত মানে খালি মানে আৰু নিৰামিষ আৰু, যেনেকুৱা যিকোনো মানে আৰু ভেন্দি হ'লে এনে অলপমান তেলত হেৰি কৰি বা বইল কৰি এনেকুৱাকৈ খালোঁ, এনেকুৱা মানে এইটো মাহ পূৰা ৰাখিছোঁ আৰু।
2: কেতিয়াবা বিৰক্তি নালাগে নে?
3: বিৰক্তি নালাগে, মোৰ নালাগে, কিন্তু মোৰ মায়ে কিন্তু কৈ থাকে তই কেতিয়া এইবিলাক যাব, মায়ে কৈ থাকে তই কেতিয়া মানে মাছ মাংস তই এনে নাখা আৰু, এতিয়া বোলে তই এইটো আৰু পালছা কি হ'ব। মই বোলো ৰহে ধৈৰ্য ধৰ, আৰু এটা লাজ আছে মাক বয়স হৈছে যে মায়ে কৈ থাকে।
2: সেয়াই হয়তো মহাদেৱৰ মহিমা।
3: অঁ সেইটোৱে তেওঁৰ মহিমা আৰু।
2: আপুনি মহাদেৱক কেনেদৰে বিচাৰি পায় আপোনাৰ জীৱন?
3: দাদা মোৰ লাইফত তাৰমানে কি জানে, মই তাৰমানে যেনেকুৱা মোৰ গিৰিয়েকৰ বাদে মই মানে কোনো মানুহক চাব নিবিচাৰোঁ, এই সেই মহাদেৱক তাৰমানে মহাদেৱ বুলিয়ে ভাবোঁ আৰু, সেইকাৰণে তেখেতক মই শ্ৰদ্ধা কৰোঁ সেইটোৱে।
2: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গীত শুনিব বিচাৰিব?

0: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো?
1: নিপম কলিতা।
0: আপুনি ক'ত থাকে?
1: ইয়াতেই ঘৰ, পামহি, ভীমাশংকৰ মন্দিৰ ওচৰতে।
0: আজি যিহেতু আমি ভীমাশংকৰ মন্দিৰত আহিছোঁ আৰু আপুনি আপোনাৰ পৰিয়ালৰ সৈতে এখন সুন্দৰকৈ দোকান দিছে আৰু
2: শাওন মাহ পাৰ হৈছে, তথাপিতো বলবম এতিয়াও চলি আছে, 28 আগষ্টলৈ চলি থাকিব। গতিকে এই সময়খিনিৰ অনুভৱটো জানিব বিচাৰিছোঁ।
1: শাওন মাহটো ভালেই, শিৱৰ মাহ যিহেতু এইটো মাহ, আমাৰো ব্যৱসায় বাণিজ্য ভাল এইটো মাহত, বাকী 11 মাহটো এনেকৈ ৰখি থকা যে শাওন মাহটো আহিব বুলি। আৰু তাৰপিছত আপোনাৰ শাওন মাহটো ভালেই আৰু।
0: ইয়াততো বহুত ধৰণৰ বিভিন্ন মানুহ আহে, বহুত ঠাইৰ পৰা আহে, গতিকে তেনেকুৱা কিবা মুহূৰ্ত আছে নেকি আপোনাৰ সেই ভক্তসকলৰ সৈতে ভাল লগা কিছুমান মুহূৰ্ত?
1: মাৰ মাহেতো ভক্ত আহি থাকে আপোনাৰ বাহিৰৰ, ধৰক টুৰিষ্টখিনি, যিখিনি কামাখ্যাত অহা টুৰিষ্টখিনি ইয়ালৈ আহে, গোটেইখিনি আহে প্ৰায়। এনেকুৱা মানে বাহিৰৰ মানুহ লগ পোৱা ভাল লাগে আৰু। তেওঁলোকে ভীমাশংকৰ মন্দিৰ, আমাৰ অসমৰ এটা মন্দিৰ, তেওঁলোকে বিচাৰি আহে ইয়াত, জ্যোতিৰ্লিংগ, ভালেই লাগে, গোটেইখিনি ভাল লাগে, সদায় আহে যিহেতু মানুহখিনি, দোকানী ওচৰত পাই থাকোঁ মানুহখিনি গোটেইখিনি আৰু। সেনেকুৱা
0: আৰু এনেই আপোনালোকে কেতিয়াৰ পৰা মানে গধূলি চাগে ইয়াত অহা নহয়, আহিবলৈ নিদিয়ে, গতিকে সময়টো কি কেনেধৰণৰ যদি আমাৰ শ্ৰোতাসকলে আহিব বিচাৰে তেতিয়া?
1: সময়টো আপোনাৰ ৰাতিপুৱা 7 বজাত খোলে আৰু সন্ধিয়া 5টা বজাত বন্ধ হয়।
0: মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ইয়াত মানুহ নাছিলে, খুব কম সংখ্যকে গম পাইছিলে, এতিয়া মানুহৰ সমাগম বেছি হৈছে, সেই হিচাপে আপোনালোকৰ ব্যৱসায়টো যথেষ্টখিনি লাভান্বিত হৈছে?
1: অঁ, যথেষ্ট লাভান্বিত বুলি ক'ব নোৱাৰি, চলি আছোঁ আৰু। আগতে দোকান কম আছিল, চলিছিলোঁ, এতিয়া দোকান বাঢ়িছে। আগতে আমি 3-4খন দোকান আছিলোঁ, এতিয়া ধৰক 20-25খন দোকান আছে, সকলোৱে চলি আছে আৰু সেনেকুৱা।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ, গতিকে আজি আপুনি আমাৰ অনুষ্ঠানটিত কি গান শুনিব বিচাৰিব?
1: শিৱৰে কিবা গান এটা বজাব আকৌ।
0: ঠিক আছে, নিশ্চয়কৈ, ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
1: মোৰ নাম হ'ল জোনালী দাস, মোৰ ঘৰ হ'ল নুনমাটি, থাকোঁ মই হাতীগাঁও।
0: হয়, আপুনি যিহেতু এগৰাকী বিশেষ ব্যক্তি, গতিকে আপোনাৰ জীৱনটোৰ বিষয়ে মই জানিব বিচাৰিছোঁ। আপুনি কিদৰে গম পালে যে আপুনি আন ব্যক্তিতকৈ অকণমান বিশেষ?
1: জীৱনটো মানে এতিয়া চোৱা, আজি মা পেটৰ পৰা মানুহে সন্তান জন্ম দিয়ে, মাকে জন্ম দিয়ে। আজি হিজেৰা হওক, গে হওক, লেজবেনী হওক, যি নহওক, কোনো মায়েতো জন্ম দিয়ে ন। তে সেই গতিকে আমি সৰুৰ পৰাই ছোৱালীৰ নিচিনা, মন ল'ৰা দেখাত কি মনটো যে ছোৱালীৰ নিচিনা ন, হাৰমনটো আমাৰ ছোৱালীৰ নিচিনা। আমাৰো মেকআপ কৰিব মন যায়, লিপষ্টিক লগাব কাৰণে মন যায়, সেইটোৱে।
0: তো কেতিয়া গম পালে, কিমানমান বয়সত?
1: 10 বছৰত, 10 বছৰত গম পাইছোঁ আৰু।
0: আমাৰ গুৱাহাটীত তেনেকুৱা কিবা মানুহ আছে নেকি যাৰ তাত আপোনালোকে বিশেষকৈ দীক্ষা ল'ব লাগে বা তেনেকুৱা কিবা?
1: সেনেকা নাই, যেতিয়া আমাক সমাজৰ পৰা ওলাই দিয়ে যে হিজৰা কমতি মানুহ ওলাই দিয়ে, গাঁৱৰ কমতি মানুহ ওলাই দিয়ে, এপচেপ্ট নকৰে গাঁৱৰ মানুহ, তেতিয়া মা বাবা কি কৰিব, ঘৰৰ পৰাতো ওলাই দিয়ে। ওলাই দিয়ে আৰু আমাক হিজে থাকে, হিজেগিলা লৈ যায় ৰুমত, লৈ যায় কিনে ডাঙৰ দীঘল কৰে, খোৱা লোৱা দিয়ে, থকা মেলা দিয়ে, কেতিয়াৰ পৰা এনেকৈ হিজাৰ লগত চিনাকি হৈ যায় আৰু।
0: আপোনাৰ কিবা সপোন আছিলনে সৰুৰ পৰা?
1: মোৰ সপোনটো কি আৰু, সপোন মানে সি ছোৱালী হোৱা সপোনটো।
0: আপোনাৰ এনেই আচল নাম কি আছিলে?
1: মোৰ আচল নামটো মই নিজে নাজানো, মোৰ গোটেই দশমাজ গোটেই ছোৱালীৰ নামেই দিয়া আছে। দশমাজত গোটেই ছোৱালী এনে বাবা সৰু বুলি মাতে আৰু, ঘৰত নাম মাতা মানুহটো সৰু বুলি মাতে, মা বাবাটো মাতিব সেইটো নামটো আৰু। মই যিমানে ছোৱালী নহওক কি, ঘৰতো নামটো সেইটো মাতে আৰু। বাকী আধাৰ কাৰ্ড, পেন কাৰ্ড সব ছোৱালীৰ নামেই আছে।
0: আৰু মা দেউতা এতিয়াও আপোনাৰ সম্পৰ্ক আছেনে? আপোনাৰ
1: আছে, মই যাওঁ। বাবাটো, বাবাৰো গা ভাল নাই, বয়সস্থ মানুহ, মই ঘৰত যাওঁ, যাই বাবাক সজা পানী দি আহোঁ, সেইটোৱে।
0: গতিকে কেতিয়াবা ঘৰখনলৈ মনত পৰেনে যে আগতে যিদৰে আছিলোঁ সৰুতে?
1: মনত পৰে, ঘৰতে বহুত কথা মনত পৰে, লগৰ মানুহ থাকে চিনাকি, সেনেকৈ বিয়া পাতি চলিল বাপে ঘৰ আৰু মইতো হিজৰা হৈ গ'লোঁ, বহুত চিন্তা কৰে, কেতিয়াবা কান্দাও লাগে চকুদি, সৰুকালৰ কথা বহুত মনত পৰে, বহুত মনত পৰে।
0: কিবা আক্ষেপ আছে নেকি জীৱনটোক লৈ?
1: জীৱনটো আক্ষেপ মানে একো, জীৱনত কি ক'ম আৰু, জীৱনটোতো এনেই গৈছে তেনেও গৈছে, খালি জীয়াই আছোঁ যে সেয়াইখিনি আৰু।
0: সমাজত আমি যিদৰে স্বাধীনভাৱে চলিব পাৰিছোঁ, সেইদৰে যদি আপুনিও স্বাধীনভাৱে চলিব পাৰিলে হয়, এতিয়াও স্বাধীন, কিন্তু সেই একচেপ্টেঞ্চখিনি যদি আপুনি পালে হয়, আপুনি কি কৰিব বিচাৰিলে হয়?
1: সেনেদৰে কথা ভালেই আছিলে, এনেকৈ লিখা পঢ়াও শিকিলোঁ হয়, মানুহৰ সব ভাষা শিকি পালোঁ, অলপ ইংলিছে জানিলোঁ হয়, এনেকৈ কৰাটো কথাই নাছিলে, ভালেই হ'ল, মোৰ কাৰণে ভাল হ'ল জীৱনত, মোৰ কাৰণে ভাল হ'ল হয়। সুবিধা মানে একোতো আমি একো সুবিধাই নাপাওঁ। আজি চোৱা তুমি, আজি আঁচনি কিমান মানুহ আঁচনি পায়, কলেজত পঢ়ি থকা আঁচনি পাই আছে, মাইনা আঁচনি পাই আছে, বুটা আঁচনি পাই আছে, বহুত মানুহ আঁচনি পাই আছে, আমিতো একোৱে নাপাওঁ। চাউল, কোনোবা ৰেচন কাৰ্ড চাউল পাই আছে, কোনোবা ঘৰ পাইছে, কোনোবা টকা পাইছে, আমিতো একোৱে নাপাওঁ, খালি ভতেহে লৈ আছে, কিন্তু আমাকো দিব লাগে নহয় বস্তু,
0: তেওঁলোকৰ বাবেও এটা অধিকাৰ আছে।
1: আমাৰো অধিকাৰ আছে নহয়, যেনেকৈ আমি ভতটো দিওঁ, চব ক্ষেত্ৰত আমিও নামি যাওঁ, গতিকে আমিও কিবা এটা দিব লাগে, আমাক একো দিয়া নাই, আমি একো নাপাওঁ।

0: সেইবাবেই হয়তো এখন দীঘলীয়া জুচ কৰিব লাগিব আপোনালোকে।
1: জুচ কিলোতে এইটো নিবই লাগে, চবকে যদি সমান চকুৱে চায় এতিয়া আমাকো চাব লাগে নহয়। বাকীগিলাক ল'ৰা মাইকী বোৱাৰীক চাব আৰু হিজাগিলাক নাচায়। হিজাগিলাক কি কৰিছে? হিজাগিলাকো চকু দিব লাগে, ভাৰতৰ নাগৰিক হয় হিজাকো চকু দিব লাগে। খালি হিজাই কি কয় তালি মাৰি হিজাগিলাক খাই থাকে, সেইটো নহ'ব নহয়।
0: ঠিক আছে, আপুনি গান শুনে নে নাই?
1: এনেই গান শুনো।
0: কেনেকুৱা গান শুনে?
1: এই যি অসমীয়া হওক হিন্দী হওক ভাল লাগিলে শুনিম আৰু, ভাল লাগিলে শুনা যায়।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজে অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচল হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। ইপিনে মেঘালয়ৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনে সাময়িকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালকহঁতে কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালকহঁতাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়।
2: The decision that came out from the meeting is that we will be having two states meeting, that is between the two state government and along with the association representing from Assam and Meghalaya, where we will settle up all this matter. It's about we have to respect each other. See, we both need each other, as what Assam is also saying, as well as Meghalaya. What had happened in Meghalaya in few days on the 19th of August, it's not that it's being done purposely by the organization, the Khasi Students Union. There are miscreants. The KSU itself, themselves has clarified about this issue. And so please believe to it, because the people of Meghalaya is not so rude, and we also God-fearing people. We would like to also request the Assam counterpart to at least, we will be discussing at length, so at least to come up with, you know, with their issues and agendas, why all these issues have wrapped up. So we will discuss on the 10th of September.
1: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কিছু সময়ৰ পাছতে হ'বলগীয়া কৰ্মশালাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে

0: আহ্বান গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ ডামৰাত কালি সন্ধিয়া অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত এজন ক্ষুদ্ৰ ব্যৱসায়ী আহত হয়। আৰক্ষীয়ে জনোৱা মতে আবু ছায়েদ নামৰ ব্যৱসায়ীজনে ডামৰা বজাৰৰ পৰা তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠান অভিমুখে গৈ থকাৰ সময়ত দুৰ্বৃত্তই আক্ৰমণ কৰি পলায়ন কৰে। লোকজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা হোৱা নাই। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰববীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু টি এম পি কেৰ সভাপতি তিলক দলেক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাই প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক বেদাগঞ্জু আৰু জৰ্জ হিল সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ ফাইনেলত ওদালগুৰি এফ চিয়ে গহপুৰৰ আজোন এফ চিক 2-1 ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 12:05।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছো মই লভিতা, ডিউটি ৰুমত মামনি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান, মনোজ হাজৰিকা, মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস, আছিফ আহমেদ। এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।
2: গলিয়ে গলিয়ে গ্ৰন্থ শুনা যাওঁ, প্ৰতিটো ঘৰে নিজ গণনা কৰাওঁ, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন আমাৰ বিকাশ।
3: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে অমিত বাস্কোটা।
4: পৰাগমালা পৰাগমালা
5: नमस्कार प्रिय श्रोताओं, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव। मैं अमित बास्कोटा आप सभी को इस कार्यक्रम में हार्दिक स्वागत करता हूं। श्रोताओं, 21 जून यानी साल के सबसे लंबे दिन के ठीक 2 महीने बाद अगस्त का यह दौर प्रकृति के एक बड़े ही खामोश खगोलीय बदलाव का गवाह बनता है। अगर आपने गौर किया है तो अब दिन धीरे धीरे छोटे होने लगते हैं और शाम जरा जल्दी अपने पैर पसारने लगी है। वक्त का यह पहिया इतनी खामोशी से घूमता है कि हमें पता भी नहीं चलता और हम साल के अंतिम एक तिहाई हिस्से में चुपचाप दाखिल हो जाते हैं। श्रोताओं, जब शामें जल्दी ढलने लगती है तो यह केवल सूरज के डूबने का समय नहीं बदलता बल्कि हमारे अंदर भी एक अजीब सा ठहराव ले आता है। हम चाहे कितने भी व्यस्त क्यों ना हो, कुदरत की अपनी एक घड़ी है जो बिना किसी शोर के अपनी गति से चलती रहती है। वक्त के इसी खामोश बहाव और जीवन की सच्चाई को सुनते हैं इस प्यारे गीत के साथ।

0: परात्मना।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ এখনি আলেখ্য।
1: এয়া শুনক বৰষুণ, হৃদয়ৰ মালিতা।
2: বৰষুণৰ এটি সন্ধিয়া আকাশত দেখিছোঁ এডাল বিজুলী ৰেখা, যি ক্ষণিকতে নোহোৱা হৈ পুনৰ ধৰা দিছে। দুফাল আকাশ, দুটি মন নীৰৱে পাৰ হৈ যায় ঝৰ ঝৰ ঝৰ ঝৰ জৰ্জৰিত সময়। অতীতৰ একোৰা স্মৃতিৰ ঠেলাত ইজনে আনজনৰ পৰিচয় পায়। গত সময়ৰ হেঁচা স্মৃতিৰ বাট উলুকিয়াই কথাৰ আঁত বিচাৰি পায়।
3: হাই,
4: হেল্ল',

গ্ৰীষ্মৰ দিনবোৰত আনন্দক আজৰি লোৱাৰ কত হেঁপাহ যেন নিৰ্ঘাত প্ৰচেষ্টা। অভিভাৱকৰ শাসনৰ দিহা ভাঙি কোমল আবেদনীতি যাচি লৰ মাৰিছিলোঁ ন ন অভিযানত মনৰ এখন মানচিত্ৰ সোঁৱৰি। বৰষুণে যাক বিচাৰি ফুৰাৰ অৱকাশ তেতিয়াও আছিল। গিৰ গিৰ মেঘৰ শব্দত চুবুৰীয়াৰ ঘৰত আনন্দ ৰোল উঠিছিল। তিতিবুৰী অহা মুখ ওচৰতে পাই দেউতাৰ মুখত হাঁহি বিৰিঙিছিল। আজিও অনুভৱ কৰিব পাৰি জিৰ জিৰকৈ নামি অহা এক শীতল প্ৰশান্তি অকপতে নামিছিল।

0: সকলো ঠিকে আছে?
1: ভাল।
2: ঋতু পৰিৱৰ্তন নে মাহৰ পৰিৱৰ্তন, ঋতু এটাৰ উল্লেখনীয় দিশসমূহে যদি উল্লেখ কৰিব পৰা নাযায়, অসমীয়া মাহবোৰ অদলা বদলি কৰি দিওঁ নেকি?
0: বতৰত খেলো বোলা খেলখন আবতৰত দোলা দিয়ে, উৎসাহৰ লেথাৰী নিচিগাসুৰ গগন ভাঙি নামি আহে।
2: প্ৰকৃতি আৰাধনাই যেন কৃষিজীৱীৰ ধৰ্ম, ঋতুৰ সেতু পাৰ কৰা উন্মাদনাই জীৱনৰ মৰ্ম।
0: সেয়েহে ভৰ বাৰিষাৰ বাম অথবা খৰাং, একোলৈ ভ্ৰুক্ষেপ নকৰি উপেক্ষাক অপেক্ষাৰে বিদ্ৰুপ কৰি ৰৈ থাকে মুঠি মুঠি সপোন সাঁচি।
1: হোৱা
3: তাত বহিব পাৰি, বাছ অহালৈ অপেক্ষা কৰে।

0: কুহিপাত, কাব্যপ্ৰাণ অথবা কল্পনাত প্ৰাণ পোৱা উপন্যাস, এয়া স্তৰে স্তৰে জীপাল কৰা বৰ্ষা সম্ভাৰ। মানুহৰ ভাৱ প্ৰৱণতাও মুখলধাৰে বৈ অহা এজাক বৰষুণ, যিয়ে সজীৱ কৰি তোলে ন ন সৃষ্টি, মন আৰু পৃথিৱী। পৃথিৱীৰ প্ৰতিটো উপাদানে বৰষুণৰ ভিত্তিত গঢ় লৈ উঠি ধৰা দিয়ে বুকুৰ মাজত। নৈ আৰু নৈপৰীয়া জীৱন, বননি খাদ্য শৃংখল, আকাশ মেঘ আৰু ডাৱৰ, হেঁপাহ অজুহাত কোমল মাটিৰ সুঘ্ৰাণ।
1: কি কাকতালীয় ঘটনা, what a coincidence! একেইজাক বৰষুণতে আমি দুয়ো ফচিলো আৰু মোৰ হাতত আছে একেইখন কিতাপৰে দুটা কপি।

0: নহয় চাগে।
1: প্ৰতিখন চহৰৰ বৰষুণে এক অনন্য কাহিনীৰ অৱতাৰণা কৰে। প্ৰতিটো যুঁজাৰু মনত কেইবাজাকো ধুমুহা বৰষুণ পাৰ হৈ নগ'লে যেন কাহিনী এটা আধৰুৱা হৈ সামৰে।
0: পিছে প্ৰতিখন চহৰত পাৰ কৰা জাক জাক বৰষুণৰ আধাৰত সংক্ষিপ্ত সময়ৰ দূৰি এডাল গাঁঠিব পাৰি আপোনজনৰ মাজত।
1: টোপাল টোপাল মুকুতা গাঁঠি স্মৃতিৰ হাড় এডাল উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰি আপোনজনক।
0: এয়া চোৱা, তাৰডালত টোপালবোৰ কি ধুনীয়াকৈ লাগি আছে।

0: বৰষুণ মানে কি?
1: বৰষুণ একাপ চাহ, গৰম গৰম পকৰা আৰু
0: বৰষুণ।
1: বৰষুণ মানে সৌন্দৰ্য, বৰষুণ মানে ঝিৰ ঝিৰ গুণগুণ প্ৰাণোচ্ছল শব্দ। বৰষুণ বৰষুণ এক প্ৰাকৃতিক আবেদন। এই আবেদনত তিতি বুৰি এখিলা কাগজ পুৰ হয় কাৰোবাৰ পৰাণৰ।

0: কবিতাত।
1: নামঘৰৰ ডবাটো হৈ বাজে মেঘৰ গুমগুমনি, হৃদয়ৰ পৰা হৃদয়লৈ বৈ যায় এই সংগীত মালহাৰ।
0: চকুৱে জেনি চাই ক্ষণে ক্ষণে মাথো পায়, সাতুৰঙী উৰণি টানি ৰৈ আছে আকাশ, হ'ব ধৰিত্ৰীৰ বুকুত পানীৰ দৰ্প।
1: বৰষুণৰ বতৰত মইনা বাছত উঠিব পাৰে, যোৱা কিতাপখন লৈ যোৱা।

0: বৰষুণ কেতিয়াবা আকস্মিক, কেতিয়াবা অৱধাৰিত। এটা ফৰকাৰ বতৰো অবাঞ্ছিত বৰষুণ এজাকে ধুই নিব পাৰে।
1: কলীয়া মেঘে থকা আকাশখনো গিৰ গিৰকৈ আঁতৰি যাব পাৰে, তথাপিও বৰষুণৰ তাৎপৰ্য ইমান নহয়।
2: টোপাল টোপাল স্মৃতিয়ে ক'ব আপোনজনৰ কথা,
3: তোমাৰ কথা কে ক'ব।
2: পাৰ হৈ যাব জাক জাক বৰষুণৰ মাজত
1: আশা ব্যথা

0: ইমান পৰে শ্ৰোতাই বৰষুণ শীৰ্ষক আলিখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে ঝৰণা ভৰালী আৰু প্ৰাঞ্জিত প্ৰীতম কলিতায়ে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিত

0: कपड़ी मंदिर में भी मध्य रात्रि से ही भक्तों का तांता लगा हुआ है। महविश रहमान, आकाशवाणी समाचार, रांची।
1: भारतीय वाणिज्य दूतावास ने न्यूयॉर्क स्थित ब्रुकलिन में हुई गोलीबारी की घटना में एक भारतीय नागरिक की मृत्यु पर शोक व्यक्त किया है। सोशल मीडिया पोस्ट में वाणिज्य दूतावास ने शोक संतप्त परिवार के प्रति अपनी संवेदना व्यक्त की। दूतावास ने कहा कि वे परिवार के संपर्क में है और हर संभव सहायता प्रदान कर रहा है। बिहार में गंगा नदी का जलस्तर बढ़ने से पटना, वैशाली, भोजपुर, बक्सर, भागलपुर, मुंगेर, समस्तीपुर और बेगूसराय जिलों के निचले इलाकों में बाढ़ की स्थिति बन गई है। इसे देखते हुए बिहार सरकार ने पश्चिम बंगाल सरकार से फरक्का बराज के सभी गेट खोलने का अनुरोध किया है। कोलंबो में भारत और श्रीलंका के बीच दूसरा और अंतिम टेस्ट मैच जारी है। चायकाल तक भारत ने 6 विकेट पर 419 रन बना लिए हैं। भारत ने आज 300 रन से आगे खेलना शुरू किया। श्रृंखला में भारत 1-0 से आगे है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: एया आकाशवाणी गुवाहाटी दुपरियार আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ গ্ৰহণ, মাখনা খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ, অসম আৰু মেঘালয়ৰ মাজত বাহনৰ চলাচল পুনৰ স্বাভাৱিক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানে দেশৰ ঐতিহ্যক চহকী কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু কোকৰাঝাৰৰ শ্ৰীৰামপুৰত আৰক্ষীৰ 2,000 কিলোগ্ৰামৰো অধিক ভাং জব্দ, দুজন আটক। অসম চৰকাৰে ৰাজ্যখনক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখনা খেতি আৰম্ভ কৰাৰ লগতে এই খেতিক বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষিখণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ আজি তেওঁ এই কথা প্ৰকাশ কৰে।
3: নহ'লে ইমান ধুনীয়া প্ৰেজেণ্টেশ্যন বা বাহিৰত এক্সিবিশ্যন আমি চাবলৈ নাপাওঁ, কিন্তু আৰু কৰিব লাগিব। আৰু কেনেকৈ কৰিম? আৰু কৰিম, মই আকৌ কৈছোঁ, আমি হৰ্টিকালচাৰ হাব কৰিব খুজিছোঁ অসমক। অসমত আমি মাখানা খেতিৰ হাব কৰিব খুজিছোঁ। মাখানা খেতি ৱৰ্ল্ডত মাখানা বহুত ফেমাছ, মাখানাক ছুপাৰ ফুড বুলি কয়। মাখানা ক'ত হয়? বিহাৰত হয়। কিন্তু বিহাৰৰ টেম্পাৰেচাৰ, বিহাৰৰ ক্লাইমেটিক কণ্ডিশ্যন আৰু অসমৰ ক্লাইমেটিক কণ্ডিশ্যন অলমষ্ট একেই। ইয়াত অলপ ঠাণ্ডা কম, ঠাণ্ডা কমে লাগে, আৰু বৰষুণ 1000 to 2000 mm বৰষুণ লাগে। আমাৰ সকলো জিলাত, অসমৰ প্ৰত্যেকখন জিলাত 1000 to 2000 এভাৰেজত বৰষুণ হয় mm। গতিকে সকলো বিল, খাল, জলাশয় আমাৰ কিমান আছে? আজি কেইগৰাকীমান মই মৎস্য খেতিয়ক যিসকল বহুত উদ্যোগী, তেখেতলোককো মই মাতিছোঁ এইটো কথা ক'বলৈ। আমাৰ এই সেৱাখন আচলতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ।
2: কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিবলৈ লৈছে। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে। কালি প্ৰতিবাদকাৰী খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ সৈতে মেঘালয় চৰকাৰে কৰা আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰি অসমৰ চালকসকলকো ভুল বুজাবুজিৰ পৰা আঁতৰি আহি পূৰ্বৰ দৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালকসন্থাই কোনো বাধা নিদিয়ে বুলিও প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালকসন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অসম আৰু মেঘালয়ৰ মাজত যান বাহনৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰি বিগত সময়ছোৱাত পৰিস্থিতি স্বাভাৱিক

0: আৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ লগতে শান্তি শৃংখলাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সহায় আগবঢ়োৱা দুয়োখন ৰাজ্যৰ দল সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু হাতামপুৰুষীয়া সম্পৰ্ক অটুট থাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: গুৰুজনাৰ ৰচিত আমাৰ অংকীয়া নাট পাৰিজাত হৰণ আজি ইয়াত শিল্পীসকলে উল্লেখনীয়ভাৱে মঞ্চস্থ কৰিছে। তেখেতসকলৰ অভিনয় আজি উপস্থিত থকা দৰ্শকসকলক মনমুগ্ধ কৰিলে। গতিকে মই সকলো শিল্পীকে ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে গুৰুজনাৰ ভক্তি মাৰ্গৰ প্ৰতি তেখেতসকলে বিশেষভাৱে ইয়াত আকৃষ্ট হৈ আজি গুৰুজনাৰ অমৰ সৃষ্টিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে ই প্ৰশংসনীয়।
0: শ্ৰীসোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ লৈছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্বাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অৰুণ জেটলী এগৰাকী আইনী বিশেষজ্ঞ, সুদক্ষ বক্তা আৰু সুপ্ৰশাসক আছিল। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ নীতিসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা এই আঁচনিসমূহৰ সফল ৰূপায়ণত অৰুণ জেটলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰববীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু TMPK-ৰ সভাপতি দিলক ডোলেক সম্পাদকৰ দায়িত্ব দিয়া হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধি অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদকে জনাইছে।
2: অহা 25, 26, 27 ছেপ্টেম্বৰ তিনিদিনীয়াকৈ মিচিং অকমকাবং সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হ'ব দমপৰ লগতে। আজি তাৰে ৰিচেপশ্যন কমিটিত অভ্যন্তৰীণ সমিতি গঠন কৰা হ'ল। অভ্যন্তৰীণ সমিতিখন খুব শক্তিশালী আৰু খুব নিকা হ'ব বুলি ভাবিছোঁ আমি। তাৰে আজি আমি মুখ্য পৃষ্ঠপোষক আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ MP মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়াক দিছোঁ, চিচিবগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ ডাঙৰীয়াক দিছোঁ আৰু মূল কমিটিৰ দায়িত্বত সভাপতিৰ দায়িত্বত থাকিব জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু উপসভাপতি পদত আছে জহান দলে, প্ৰতাপ টায়ে, কনক দলে, চিকে দলে, জয়ন্ত কামান আৰু ৰেৱত গগৈ তেখেতলোকে উপসভাপতি। তেনেকৈ আমি 22জনীয়া কমিটি এটা আজি গঠন কৰা হ'ল। সাধাৰণ সম্পাদকত আছে আমাৰ ৰিচেপশ্যন কমিটিৰ সাধাৰণ সম্পাদক তিলক দলে, বৰ্তমানে তেখেত চিলাপথাৰতে ঘৰ, টাকা মিচিং পৰিণকাবাঙৰ সভাপতি, আৰু তেখেতলোকৰ নেতৃত্বত আজি ৰিচেপশ্যন কমিটি গঠন কৰিছোঁ আৰু আমি আশাবাদী খুব সুন্দৰকৈ ৰিচেপশ্যন কমিটিটো হ'ব আৰু আমি সাধাৰণ অধিৱেশনখনি কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ।
0: কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আজি নিচেই পুৱা আৰক্ষীয়ে 2000 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। শিমলু টাপু আৰক্ষীয়ে অসম বাংলাদেশ সীমান্তৰ শ্ৰীৰামপুৰ গেটত চলোৱা এই অভিযানত এখন ট্ৰাকৰ পৰা

0: তিনিটা পেকেটত ভৰাই নিয়া ফাংখিনি জব্দ কৰে। তেজপুৰৰ পৰা বিহাৰৰ মুজাফৰপুৰ অভিমুখে যোৱা বাহভৰ্তি ট্ৰাকখনত ফাংখিনি লুকুৱাই নিয়া হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ৰাম লক্ষ্মণ ৰাজভাৰ আৰু মনোজ চৌহান নামৰ দুজন লোকক আটক কৰে। ধৃত লোক দুজন উত্তৰ প্ৰদেশৰ নিবাসী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক বেদা গঞ্জু আৰু জৰ্জ চিল সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আঠটা দলে অংশ লোৱা প্ৰতিযোগিতাৰ ফাইনেলত ওদালগুৰি এফ চিয়ে গহপুৰৰ আজন এফ চিক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত বিজয়ীসকলক ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হয়। অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ গ্ৰহণ, মাখনা খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসম আৰু মেঘালয়ৰ মাজত বাহনৰ চলাচল পুনৰ স্বাভাৱিক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানে দেশৰ ঐতিহ্যক চহকী কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু কোকৰাঝাৰৰ শ্ৰীৰামপুৰত আৰক্ষীৰ 2000 কিলোগ্ৰামৰো অধিক ভাং জব্দ, দুজন আটক। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

অনুৰাধা পৰিৱাল আৰু চন্দন দাস গীত আৰু গজল অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল। এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ সুৰৰ কৰণী, পুনতে শুনাবলৈ লৈছোঁ বীণা ভাগৱতীৰ কণ্ঠৰ এটি গীত।

আর দেখি কর হাহাকার, এন্ধার দেখি।

0: Bihar, Odisha and East Madhya Pradesh till tomorrow. Benchmark domestic equity indices were trading lower in the afternoon session today. The Sensex dropped 258 points to 77,283, while the Nifty fell by 71 points to 24,181 when reports last came in. And with that, we end this news bulletin.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত 739 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে দেৱযানী দাসৰ কণ্ঠৰ গীতেৰে। প্ৰথম গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দেৱজানী দাসৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু তৰুণ শৰ্মা।

মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মদমদ সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত মদমদ সৰংগ ৰাগত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি

0: প্ৰদেশৰ এলোৰি জিলাৰ মুছুনুৰু গাঁৱত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায়ৰ প্ৰসাৰ কৰিবলৈ আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ বিশেষ নৱজাতক যতন ইউনিটত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত কমেও 3টি নৱজাতকৰ মৃত্যু হয়। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাত ভাৰতে কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি অন্ধ্ৰপ্ৰদেশৰ ইলোৰি জিলাৰ মুছুনুৰু গাঁৱত উপস্থিত হৈছে। গাঁওখনত উপস্থিত হোৱাৰ লগে লগে উপ ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল এছ আব্দুল নাজিৰ আৰু মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে আদৰণি জনায়। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে আজি গাঁওখনত গৰ্মেট পপকৰ্ণিকা অৰ্থাৎ দেশৰ মাকৈ উৎপাদনৰ অন্যতম সংস্থাই বংশগতিবিহীনভাৱে বিকশাই তোলা উচ্চজাতৰ মাকৈৰ বীজ মুকলি অনুষ্ঠানত অংশ ল'ব। এই ব্যৱস্থাৰ জৰিয়তে কৃষি অধিক লাভজনক কৰি তোলাৰ লগতে উদ্যান শস্যৰ মূল্য সংযোজন আৰু বজাৰ লাভ কৰিব পৰাকৈ ব্ৰেণ্ডিং কৰাৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে গৰ্মেট পপকৰ্ণিকাই দেশৰ সহস্ৰাধিক কৃষকৰ সৈতে অংশীদাৰিত্ব ব্যৱস্থাৰে মাকৈ আৰু বজ্ৰা খেতি কৰাৰ পদক্ষেপ লৈছে। মুছুনুৰুত সংস্থাটোৱে আৰম্ভ কৰা এই ব্যৱস্থা এছিয়াৰ অন্যতম বৃহৎ মাকৈ প্ৰসংস্কৰণ কেন্দ্ৰসমূহৰ অন্যতম আৰু দেশৰ বিভিন্ন প্ৰান্তৰ চিনেমা হলসমূহলৈ ইয়াৰ পৰাই মাকৈ যোগান ধৰা হয়। উপ ৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে এই অনুষ্ঠানত কৃষকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি কৃষি খণ্ডৰ অংশীদাৰসকলক উদ্দেশ্যি ভাষণ দিব। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অৰুণ জেটলী এগৰাকী আইনবিহীনী বিশেষজ্ঞ, সুদক্ষ বক্তা আৰু সুপ্ৰশাসক আছিল। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ নীতিসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা এই আঁচনিসমূহৰ সফল ৰূপায়ণত অৰুণ জেটলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায়ৰ প্ৰসাৰ কৰিবলৈ আৰু সুজুকীৰ দৰে সফলতাৰ কাহিনী সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। জাপান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ জাপান ভাৰত পৰামৰ্শ সমিতি আৰু ভাৰতীয় দূতাবাসৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ যুৱ কৰ্মশক্তি, বৰ্ধিত অৰ্থনীতি আৰু দীৰ্ঘম্যাদী বিকাশৰ আকাংক্ষাই জাপানী ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে।
1: You will appreciate the journey that Suzuki has traveled in the last 4 decades. We see today the largest and most profitable operations coming out of India. But I'm told the market cap of Suzuki in India is higher than the market cap of the parent company itself. And this is the journey we would like to see 1,580 companies who you represent. And we would like to see 1,580 Suzukis being created out of India.
0: তেওঁ কয় যে ভাৰত আৰু জাপানে অনাগত দিনত ব্যৱসায় সহযোগিতা সুদৃঢ় কৰা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে 75 বছৰীয়া কূটনৈতিক সম্পৰ্কক ব্যৱহাৰ কৰা উচিত। ভাৰতৰ কৰ্মক্ষম জনসংখ্যাৰ গড় বয়স 30 বছৰৰ তলৰ আৰু সেইবাবে কেইবা দশকলৈ তেওঁলোকে কৰ্মোদ্যমী হৈ থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত জাপানী কোম্পানীসমূহে বহু সংখ্যক দক্ষ যুৱক যুৱতী তথা গ্ৰাহকৰ বজাৰ লাভ কৰিব। শ্ৰীগোৱেলে বৰ্তমান ভাৰতৰ $4 trillion অৰ্থনীতি 2047 চনৰ ভিতৰত অৰ্থাৎ দেশে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত $30 trillion অৰ্থনীতিলৈ বৃদ্ধি কৰাৰ উচ্চাকাংক্ষাৰ বিষয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীগোৱেলে এই ভ্ৰমণকালত ভাৰতৰ এটা বৃহৎ ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিছে। এই প্ৰতিনিধিসকলৰ ভিতৰত নিৰ্মাণ খণ্ড, ছেমি কণ্ডাক্টৰ, বিশুদ্ধ শক্তি, ষ্টীল, বিত্তীয় সেৱা, স্বাস্থ্য, ষ্টাৰ্টআপ আৰু অন্যান্য খণ্ডৰ 200ৰো অধিক ব্যৱসায় প্ৰতিনিধি আছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ বিশেষ নৱজাতক যতন ইউনিটত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত কমেও 3টি নৱজাতকৰ মৃত্যু হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি ইউনিটটোত নিৰ্ধাৰিত সময়ৰ পূৰ্বে জন্ম হোৱা শিশু আৰু গুৰুতৰভাৱে অসুস্থ শিশুকে ধৰি প্ৰায় 50টাৰ পৰা 60টা শিশু চিকিৎসাধীন হৈ আছিল। ইয়াৰে 4টি শিশু অগ্নিদগ্ধ হয় আৰু 1টি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ পাছতে উদ্ধাৰকাৰী দলে বাকী শিশুকেইটিক অন্য হস্পিতাললৈ স্থানান্তৰ কৰে। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

লোকগীত শুনিলে জিন্তী দাসৰ কণ্ঠ। কাইলৈ অৰ্থাৎ 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হৈছে 9435405222 আৰু 0361266 1876।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news. The headlines. Commerce and Industry Minister Piyush Goyal says India is negotiating.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে। কালি প্ৰতিবাদকাৰী খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ সৈতে মেঘালয় চৰকাৰে কৰা আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰি অসমৰ চালকসকলকো ভুল বুজাবুজিৰ পৰা আঁতৰি আহি পূৰ্বৰ দৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক সন্ধাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত

0: দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালকখণ্ডে প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহান জনায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্টসকলকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অসম আৰু মেঘালয়ৰ মাজত যান বাহনৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰি বিগত সময়ছোৱাত পৰিস্থিতি স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে শান্তি শৃংখলাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সহায় আগবঢ়োৱা দুয়োখন ৰাজ্যৰ দল সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সাতামপুৰুষীয়া সম্পৰ্ক অটুট থাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰী শ্ৰীশ্বাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰববীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু TMPK-ৰ সভাপতি তিলক দলেক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদকে জনাইছে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ক্ৰীড়া ক্ষেত্ৰত শক্তিশালী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আজি ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ ভৱনত এখন সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগ আৰু শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল উপস্থিত থাকে। গ্ৰাম্যাঞ্চলত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ, আধুনিক সা সুবিধা আৰু প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ঢেকিয়াজুলি ক্ৰীড়া আন্তঃগাঁথনিক অধিক শক্তিশালী কৰি তুলিবলৈ আৰু উঠি অহা খেলুৱৈসকলক উন্নত সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। জিলাখনৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ঢেকিয়াজুলি তথা সমগ্ৰ শোণিতপুৰ জিলাৰ বিকাশৰ ক্ষেত্ৰত আৰু অধিক গতিশীলতা প্ৰদান কৰি জিলাখনক অসমৰ অন্যতম মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

জিতুল সোণোৱালৰ কণ্ঠৰ গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে সোমবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 6 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 24 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন এআইআৰ এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে মঞ্জু বড়ো আৰু নৱজ্যোতি ৰাভা, ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাই, পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী, ডিউটি ৰুমত আছে ত্ৰৈলোক্য বৰা, আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

হেম্বৰুৱাই কৈছিল, পৃথিৱীৰ আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা।

কন্দৰচেটে কৈছিল, নিজৰ জীৱনক আনৰ সৈতে তুলনা নকৰাকৈ জীয়াই থাকিবলৈ শিকাটো এক বিৰল কলা। খুব কম সংখ্যক লোকেহে এনে বিৰল জীৱন যাপন কৰিব পাৰে।

0: এইচ এল মেলকেনে কৈছিল, বিবেক হ'ল মানুহৰ অন্তৰৰ পৰা ওলোৱা এটা বাণী। এই বাণীয়ে আমাক এইবুলি সাৱধান কৰি থাকে যে কোনোবা এজনে আমাৰ সকলো কাম কাজ নিৰীক্ষণ কৰি আছে। এয়া আকাশবাণী তেজপুৰ, নিবেদন কৰিছোঁ অৰ্ধ আকাশ অনুষ্ঠানটিৰ। অৰ্ধ আকাশ অনুষ্ঠানৰ মূল কথা শিতানত তেজপুৰৰ সাহিত্যিক ৰুমা দেৱীয়ে মনৰ কথা ক'ব। আহকচোন শুনো।
1: নমস্কাৰ, মই ৰুমা দেৱীয়ে আজি মোৰ মনৰ কথা প্ৰকাশ কৰিব খুজিছোঁ। জীৱনৰ বিয়লিবেলা সোৱৰণীৰ বতাহত দুলি থকা দিনবোৰে মনৰ মাজত অগাদেৱা কৰে। কিমান যে স্মৃতি সেই পুৱা নোপোৱা দিয়া থোৱাৰ আনন্দ! তাহানি সৰুতে হাৰমনিয়ামত কণ কণ আঙুলি বুলাই গোৱা স্বৰ্গম, তাক ধেই খিত্তাও খোলৰ তালত কমলাবৰীয়া সত্ৰৰ শ্ৰদ্ধাৰ সভাৰাম বৰবায়নে শিকোৱা নাচৰ ভংগীৰে শিকা চালি নাচ, বাহাৰ নাচ, কৃষ্ণ নৃত্যৰ ভংগীবোৰ বৰ আপুৰুগীয়া হ'ল। এতিয়া নৱপ্ৰজন্মক আমাৰ সংস্কৃতিৰ অপ্ৰাণ প্ৰচেষ্টাৰে ধৰি ৰাখি আৰু ত্বৰান্বিত কৰি আগবাঢ়ি আহিবলৈ ক'ব আৰু শিকাবলৈ মন যায় আৰু যত্ন কৰোঁ। সমাজখন সুন্দৰকৈ ৰাখিবলৈ আমি অপায় অমংগল বিনাশী সাহসেৰে, সদ্ভাৱনাৰে, স্বকীয় বৈশিষ্ট্যৰে আগবাঢ়ি যাবই লাগিব। ভাবোঁ, হাঁহিৰে সজাই তোলা এই বিপন্ন পৃথিৱীৰ মাজতে অকণমান মৰিচিকা মৰিদ্যান বিচাৰোঁ। মোৰ এটি কবিতাৰে মনৰ ভাৱ প্ৰকাশ কৰিব খুজিছোঁ। হাঁহিৰে সজাওঁ আহা আমাৰ পৃথিৱী, হাঁহিৰে সজাওঁ আহা আমাৰ পৃথিৱী, অন্তহীন সময়ৰ বুকুত শিল্প যাত্ৰা আমাৰ, জীৱনটো জীয়াই থকাও এক শিল্প, কবিতাৰ ৰেঙনিত খোদিত এক নিৰ্লোভ ভাস্কৰ্য, যাত্ৰা পথৰ সমষ্টিগত অহংকাৰ মহিমূহ কৰা দুঃসাহস জাগ্ৰত হয় চৈতন্য উত্তৰণ ঘটে কল্পনাৰ, আপোন অন্তঃপুৰত আপোনাৰ আৱিষ্কাৰ এক সচকিত কথা, শিল্প প্ৰকাশ ঘটে সভ্যতাৰ এখোজ, যুঁজি জীয়াই থকাৰ বাসনাৰে সময়ৰ আচুৰক ভুকুটি কৰি বয়স ধৰি ৰখাৰ অপ্ৰাণ প্ৰচেষ্টা। আমি হাঁহি আছোঁ সবিতাৰ সতে, হাঁহি আছোঁ মাটিৰ সতে বতাহত মুখ গুজি, হাতে হাত ধৰি বুকুত বুকুথৈ স্নেহ আলিঙ্গন অহনিশ, এটি মিশ্ৰণ গান আমাক গাবলৈ দিয়া, যি হওক জীৱন জিনাৰ গান, মৃত্যু জিনাৰ গান। এয়া মোৰ মনৰ ভাৱ। লগে লগে মই

0: এই প্ৰকাশ কৰোঁ, মোৰ এই পৃথিৱীখনত যেন সকলো দুখ দুৰ্গতিনি আঁতৰি যাওক, মানুহৰ মনৰ মাজৰ পৰা মলিনতা আঁতৰি যাওক আৰু আমি এটা নতুন দিনক আদৰি ল'ব পাৰোঁ আমাৰ নৱপ্ৰজন্মৰ বাবে, আমাৰ জাতিটোৰ বাবে। অসমীয়া হৈ অসমত জীয়াই থকাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰে আমি যেন ফলৱতী হওঁ, আমি যেন সকলোৰে ক্ষেত্ৰত বিশ্বৰ বুকুত আমাৰ স্থিতি প্ৰকাশ কৰি আমি চিৰযুগমীয়া কৰি আমাৰ জাতিটোক ভাৱে ভাষাই পৰিপূৰ্ণ কৰি বিদ্যমান কৰি আই অসমীৰ নাম বিশ্বৰ বুকুত যেন সৰ্বদাই উচ্চশীৰে ৰক্ষা কৰিব পাৰোঁ, ইয়াকে ক'লোঁ। ধন্যবাদ।
1: ৰুমা দেৱীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰোতাসকল, এতিয়া অৰ্ধকাশ অনুষ্ঠানত নিবেদন কৰিছোঁ আশা ভোচলেৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত। এই অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ ৰাগিনী বোলছবিৰ শিল্পীগৰাকীৰ কণ্ঠৰ এই গীতটি।

0: পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক।

0: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এতিয়া শুনাব লৈছোঁ শেহনাই বুলছবিৰ, শিল্পীগৰাকীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত আশা ভোচলেৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে অৰ্থাৎ 6 বজাত আৰু 6:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই লিখি শুনাব।

শ্ৰোতাসকলে, অঞ্জনা দাস বৈশ্যৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই আগবঢ়োৱা হ'ব গীতালী অনুষ্ঠানটিৰ। গীতালী অনুষ্ঠানত আজি অসমীয়া গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 আগবঢ়োৱা হ'ব পৰিচৰ্যা অনুষ্ঠানটিৰ। 7:35 নিবেদন কৰা হ'ব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। 7:50 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 প্ৰচাৰ কৰা হ'ব উত্তৰণ অনুষ্ঠানটিৰ। এই অনুষ্ঠানত থাকিব মহিলা ব্যৱসায়ী ৰঞ্জিতা মিলি দলে। 8:20 নিবেদন কৰা হ'ব বিভিন্ন জনগোষ্ঠীৰ লোকগীতৰ অনুষ্ঠান। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 ধনীৰাম খাউন আৰু সংগীবিন্দৰ কণ্ঠৰ নামৰ অনুষ্ঠান শুনোৱা হ'ব। 9:30 প্ৰচাৰ কৰা হ'ব শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। 9:58 আগবঢ়োৱা হ'ব বিয়লি ৰং অনুষ্ঠানটিৰ। এই অনুষ্ঠানত আগবঢ়োৱা হ'ব জ্যোতি ভাৰতীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা তেজপুৰৰ জ্যেষ্ঠ শিল্পী সদ্যপ্ৰয়াত লিখন শৰ্মাৰ সৈতে প্ৰচাৰিত সৈতে সাক্ষাৎ কৰা অনুষ্ঠান। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছোঁ গীতালী। গীতালী অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত।

0: যোগান নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBI কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানত দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত শুনিলে। এইবাৰ শুনাব লৈছোঁ ময়ূখ হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই লিখি শুনাব।

0: নোহোৱাকৈ ভাগৰি গলো।
1: কি হল?
0: নতুন কিটবেগ লাগে। তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
1: কৰেক্ট।
0: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ।
2: আৰবিআই কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰবিআই অম্বুডছমেন।
4: ডাঙৰ বুৱাৰী, এইডাল তোমাৰ নামত, ইমানো কিয় খৰধৰ কৰিব লাগে? আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত, আৰু এইযোৰ মোৰ মাইনাৰ নামত।
5: কিন্তু আইতা,
4: হা,
5: আপোনাৰ নামত
6: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম, তেতিয়া পইচা পাবলৈ এওঁৰেই সহজ হ'ব।
4: এনে কথা ক'ব নাপায়, কি যে
2: আৰবিআই কয়
7: জানি লওক, সতৰ্ক হৈ ৰওক।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী 5 বছৰৰ বাবে কৃষি বিভাগৰ সুসংগত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা বামুনি মৈদানৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখানা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষি খণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে।
1: ধানটো কৰিব লাগিব, ধান এটা ছিজন ধানটো কৰিমেই, কিন্তু পাছৰ ছিজনৰ মাটিখিনি আমি কিয় পেলাই ৰাখিম? এটা ছিজন ঠিক আছে, ধান কৰিলোঁ, ধানটো খাবই লাগিব, ধানটো কৰিলোঁ, তাতে 20,000 টকা লাভ কৰিলোঁ, কিন্তু পাছৰ আমি 6 মাহ কিয় পেলাই ৰাখিলোঁ? কিয় আমি ডাবল ক্ৰপিং কৰিব নোৱাৰোঁ? কিয় ট্ৰিপল ক্ৰপিং কৰিব নোৱাৰোঁ? কিয় 4টা খেতি কৰিব নোৱাৰোঁ? তাৰ কাৰণে আমি আজি ইয়াতে অলপ অলপ আলোচনা কৰিম যে কি খেতি কৰিলে, কি ধানৰ বীজ লগালে আমি উৎপাদন বঢ়াব পাৰিম, তাৰ কাৰণে আমি গাইডলাইন বনাব লাগিব, তাৰ কাৰণে আমি ৰোডমেপ বনাব লাগিব। ধান চপোৱাৰ পাছত ৰবি খেতি কৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব, আমি অসমক হৰ্টিকালচাৰ হাব বনাব পাৰোঁ নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব।
0: কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কমেও 250 গৰাকী প্ৰগতিশীল কৃষকৰ সৈতে মন্ত্ৰী হাজৰিকাই কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতে। মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ পৰৱৰ্তী 5 বছৰৰ বাবে সুসংহত ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে। প্ৰতি 3 মাহৰ মূৰে মূৰে কৃষকসকলৰ সৈতে এনেদৰে মত বিনিময় কৰা হ'ব আৰু তেওঁলোকৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত কৃষি বিভাগৰ ভৱিষ্যতৰ কাৰ্যপন্থা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় 21% জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা 5 বছৰত বিভিন্ন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ অতিৰিক্তভাৱে 20% বৃদ্ধি কৰাৰ লক্ষ্যৰ কথাও মন্ত্ৰীগৰাকীয়ে

0: উল্লেখ কৰে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰাইদেউ জিলা আয়ুক্তই সংবাদমেলযোগে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আঁচনিৰ অধীনত প্ৰথমতে তিনিটা মূল বিষয়ক কেন্দ্ৰ কৰি জিলাখনত বানত হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱা ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰসমূহ পুনৰ প্ৰদান কৰা হ'ব। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰাটো সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মূল্যায়ন কৰাৰ লগতে শিক্ষাৰ্থীসকলক নতুন পাঠ্যপুথি, বিদ্যালয়ৰ পোছাক আৰু মধ্যাহ্ন ভোজনৰ তদাৰক কৰা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
1: ইয়াত তিনিটা মেইন স্তম্ভ আছে। ফাৰ্ষ্ট আছে আমাৰ যিখিনি ডুপ্লিকেট ৰাচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যিখিনি দিব লাগে, এইটো 1 ছেপ্টেম্বৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ তক হ'ব। ৰাচন কাৰ্ড কাৰণে আপুনি FP শ্বপত যাব লাগিব, আধাৰ কাৰ্ড কাৰণে আপুনি GP অফিচ যাব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট কাৰণে আমাৰ যিখিনি স্কুলত আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনি আছে এইটো স্কুল ধৰণে এইটো বনিব। ছেকেণ্ড আমাৰ কাৰ্যসূচী আছে আমাৰ যিখিনি স্কুলত ইনস্পেকশ্যন কাৰণে আমি সকলো আমাৰ অফিচাৰ্ছক লগাইছোঁ, স্কুলত ইউনিফৰ্ম, টেক্সট বুক, মিড ডে মিল আৰু তাৰপিছত যিখিনি কনষ্ট্ৰাকশ্যন অফ দি ৰিপেয়াৰ্ড দি ডেমেজ পাৰ্ট যিখিনি দেখিব লাগে আমাৰ অফিচিয়েলছ আমি দিছোঁ, এইটো 25 অগষ্ট ফালৰ পৰা ষ্টাৰ্ট হ'ব। থাৰ্ডলি আমি যিখিনি লৈছোঁ ইট ইজ স্কিলিং আৰু কেৰিয়াৰ বিল্ডিং, কণ্টিনিউছ প্ৰচেছ হ'ব।
0: ইয়াৰ উপৰি চৰাইদেউ মৈদাম আৰু ঐতিহাসিক স্থানসমূহত যুৱক যুৱতীসকলক পৰ্যটক গাইড, আতিথ্য আৰু ঐতিহ্য সম্পৰ্কীয় দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব। অগ্নিবীৰ আৰক্ষী আৰু সেনাবাহিনীত ভৰ্তিৰ বাবে লিখিত পৰীক্ষাৰ লগতে চাৰিচকীয়া, দুচকীয়া বাহনৰ চালকৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুনী মৈদামৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। এই পৰিয়ালকেইটাই দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল। ৰেল বিভাগে চলোৱা এই উচ্ছেদ অভিযানক লৈ একাংশ লোক আৰু অভিযানকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বলডোজাৰৰ সন্মুখত থিয় হৈ ৰেল বিভাগৰ উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু আৰক্ষীৰ সহযোগত বিভাগে বুলডোজাৰ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি পেলায়। উল্লেখযোগ্য যে ৰেল বিভাগ ভূমতি অবৈধভাৱে বসবাস কৰা লোকসকলক 21 আগষ্টৰ ভিতৰত স্থান এৰিবলৈ ৰেল বিভাগে জাননী জাৰি কৰিছিল, কিন্তু এনে জাননীৰ পাছতো ৰেল বিভাগৰ ভূমিৰ পৰা লোকসকল আঁতৰি নোযোৱাত আজি উচ্ছেদ অভিযান চলোৱা হয়। গুৱাহাটী মহানগৰত আজি বিয়লি ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। যোৰাবাদ, চানমাৰী, গুৱাহাটী ক্লাব, হাতীগাঁও, ভেটাপাৰা, আমবাৰী, লালমাটি, বেহাৰবাৰী, গেমভিলে, সোণাপুৰকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ফলস্বৰূপে মহানগৰত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। T20 ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি BCCIৰ সচিব দেৱজিত লন শইকীয়াই জানিবলৈ দিয়ে। অহা বছৰ হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসমৰ প্ৰিমিয়াৰ লীগত প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেট প্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে উল্লেখ কৰে।
3: অসমত এবাৰ পোনপ্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ পাতিলে আৰু মই তাৰ কাৰণে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই কাৰ্যসূচীটো কৰাৰ লগে লগে আমাৰ অসমত যিখিনি উঠি অহা খেলুৱৈ আছিলে সেই খেলুৱৈসকলে তেওঁলোকৰ যি ক্ৰীড়া নিপুণতা বা তেওঁলোকৰ যি টেলেণ্ট বা স্কিল আছে সেইটো প্ৰদৰ্শন কৰাৰ এখন ভাল প্লেটফৰ্ম পালে। আৰু যিহেতু আসাম প্ৰিমিয়াৰ লীগটো খুব ভাল টেলিভিশ্যন চেনেলত দেখুৱাই আছিলে, হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছিলে, লাইভ ষ্ট্ৰীমিং, তাৰ ফলত IPLৰ যিবোৰ ফ্ৰেঞ্চাইজি দল তেওঁলোকে সুবিধা পায় তেওঁলোকৰ স্পটাৰসকলে প্ৰত্যেকখন খেল সূক্ষ্মৰূপে তেওঁলোকে নিৰীক্ষণ কৰাৰ বাবে।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুগৰাকী চিকিৎসক ডাঃ প্ৰণৱ বৰুৱা আৰু ডাঃ দীপজ্যোতি পায়েঙে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আদালতত সাক্ষ্য প্ৰদান কৰে। উল্লেখযোগ্য যে বিভিন্ন সময়ত জীৱিত কালত জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলক শেহতীয়াকৈ গোচৰ সংক্ৰান্তত সাক্ষ্য দিবলৈ আদালতলৈ মতা হৈছে। সেই অনুসৰি আজি চিকিৎসক দুগৰাকীয়ে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঢেকীয়াজুলিত বন অধিকাৰ আইন 2006ৰ অধীনত বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সভাকক্ষত আয়োজিত এই বৈঠকত ঢেকীয়াজুলি সমজিলা আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অধীনত কাৰ্যৰত

0: বন অধিকাৰ সমিতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৰপেটা আৰক্ষীয়ে কলগাছিয়া আৰু বাঘপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা 8জন লোক কেইবাটাও কোম্পানীৰ চিম কাৰ্ড প্ৰস্তুতৰ লগত জড়িত আছিল। লোককেইজনে এজন ব্যক্তিৰ নামতে 20ৰ পৰা 30খন চিম কাৰ্ড প্ৰস্তুত কৰিছিল। এই চিম কাৰ্ডসমূহ চাইবাৰ অপৰাধজনিত কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে লোককেইজনৰ পৰা 835খন সক্ৰিয় হৈ নথকা আৰু 10খন সক্ৰিয় চিম কাৰ্ড জব্দ কৰে। তদুপৰি ভুৱা চিম কাৰ্ড প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা বেংকৰ 40খন নথি আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে ভুৱা চিম কাৰ্ডবোৰ 12-13 বছৰীয়া কিশোৰ কিশোৰীৰ নামতো প্ৰস্তুত কৰা হৈছে। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে কাইলৈ পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হ'ব। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে আজি বিয়লি 3 বজাত এখন সভা অনুষ্ঠিত হয়। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুক ষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহুত ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাসমূহৰ পৰিয়ালসকলক ক্ষতিপূৰণ দিয়া আৰু অন্যান্য দাবীৰ সমৰ্থনত CPI দলে আজি শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে বানৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধান তথা বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী জনায়। ইয়াৰ উপৰি দলটোৱে দিখৌ নদীত অবৈধ শিল খনন আৰু মুক্ত কয়লা খনন বন্ধ তথা ইয়াৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 50 লাখ টকা তথা বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আদিকে ধৰি মুঠ 13টা দাবী উত্থাপন কৰে। পাছত দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে এই দাবীৰ সমৰ্থনত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অসম আৰক্ষীৰ কেন্দ্ৰীয় আৰু পাৰ্বত্য সংমণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰাজেন সিং আজি পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হৈ জিলা আৰক্ষীৰ বিভিন্ন বিষয়ৰ সৈতে বাৰ্তালাপ কৰে। পাৰ্বত্য জিলাখন ভ্ৰমণ কৰি জিলাখনৰ অপৰাধজনিত গোচৰসমূহৰ বিৰুদ্ধে তেওঁ আৰক্ষী বিষয়াসকলক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। গোচৰৰ তদন্তৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰাৰ লগতে নিখুঁতভাৱে প্ৰাৰম্ভিক অনুসন্ধান চলোৱা, EOD গোচৰসমূহ নিয়ন্ত্ৰণ কৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে উন্নতমানৰ পদ্ধতিসমূহ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল প্ৰক্ৰিয়া বৰ্তমান যোৰহাট জিলাত পূৰ্ণ তৎপৰতাৰে চলি আছে। এই কাৰ্যসূচীত সকলো গণনাকাৰী আৰু পৰ্যবেক্ষকসকল সক্ৰিয়ভাৱে নিয়োজিত হৈ পৰিছে। বিভিন্ন প্ৰত্যাহ্বান আৰু দুৰ্গম পথ অতিক্ৰম কৰিও গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰতিটো অঞ্চলত উপস্থিত হৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ষষ্ঠখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই 5 উইকেটত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাই 20 অভাৰ 5টা বলত 45 ৰান কৰাৰ বিপৰীতে হোজাই জিলা ক্ৰীড়া সন্থাই 9 অভাৰ 3টা বলত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। এই জয়েৰে হোজাই জিলা ক্ৰীড়া সন্থাই মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলা সন্থাৰ সহযোগত আৰু ক্ৰিকেট উপ সমিতিৰ ব্যৱস্থাপনাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰ খেল অনুষ্ঠিত হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰান কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। কালি সংগ্ৰহ কৰা 300 ৰানৰ পৰা আৰম্ভ কৰি ভাৰতে আজি ধ্ৰুৱ জুৰেলৰ 115 ৰানৰ সহায়ত 503 ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰান সংগ্ৰহ কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাল্যবিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আজি মানকাছাৰৰ কানাইমাৰাত আছুৰ উদ্যোগত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। কানাইমাৰা

আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাত হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী 5 বছৰৰ বাবে কৃষি বিভাগৰ সুসংহত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ। চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন, ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা, বামুনী মৈদামৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: statement into police custody. The accused are linked to multiple crimes, including extortion, cross-border arms and narco trafficking, and a foiled grenade attack in Ludhiana. Iran has warned that new U.S. sanctions expected to be announced tonight will not bring peace to the region and has threatened a strong response to any escalation. Iranian Foreign Ministry spokesperson Ismail Baghai said Tehran will respond harshly to expanded U.S. sanctions, including measures targeting countries that cooperate with Washington. He warned that any further escalation would have consequences, saying Iran's hands were not tied. The India Meteorological Department, IMD, has issued an orange colour warning for heavy to very heavy rainfall at isolated places over Chhattisgarh, Bihar, Odisha, East Madhya Pradesh till tomorrow. Meanwhile, Delhi and its adjoining areas witnessed heavy rainfall, bringing relief from the hot and humid weather. Heavy downpour has also disrupted flight operations at Delhi Airport. According to Delhi Airport official, 14 flights have been diverted, including two international flights. In cricket, Sri Lanka were 8 for 2 at stumps on a rain-marred day, 2 of the second test in Colombo. Earlier, India declared the first innings at 503 for 9. For visitors, Dhruv Jurel produced a flawless display of risk-free batting to score an unbeaten 115. And that is the end of this news bulletin.
1: Eya, Akakbani. Battery hoite moi, Onkurjiti Horma. Etier Prohan Battery Homuhol. Rastroboti Drobodi Murmuya Hapas, September, Ekozon Hikok to Thawed Hapok. Rastria Hikok Botary Hormonito Koribo. Bodhi Korigrama Montri Doctor Azoy Sankore, Rasi Rastroboti, Vladimir Putinok Hakat Kore. Rastrio Nirabota Bodesta Ozid Duval, Dudinia Sin Homonosre, as a basing or deposit Hise. Bodhi Korigrama Rajamontri Popito Margarita, Adinia Sorkari Homonosre, Oha Sabis Agostopra, Vietnam. Laos আৰু পালা ভ্ৰমণ কৰিব আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰান কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে এতিয়া শুনক বিতং বাতৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12জন শিক্ষক 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী শিক্ষক আৰু পলিটেকনিকৰ 4জন শিক্ষকে এই বঁটা লাভ কৰিব শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইন যোগে আবেদনৰ আহ্বান কৰা হৈছিল উল্লেখযোগ্য যে দুইতৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এজয় শংকৰে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে ৰাছিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সচিব মায়ংক সিঙে এই সাক্ষাতৰ সময়ত ডক্টৰ জয়শংকৰক সংগ দিয়ে সাক্ষাতৰ সময়ত দ্বিপাক্ষিক বাণিজ্য অৰ্থনৈতিক সহযোগিতা আৰু সমাগত উচ্চস্তৰীয় বৈঠক সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত ভাগ লৈ ডক্টৰ এজয় শংকৰে শক্তিশালী আৰু বৰ্ধিত ভাৰত ৰাছিয়া সহযোগিতাক আলোকপাত কৰি কয় যে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতা বাণিজ্য আৰু শক্তিখণ্ডত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শ্ৰীমোদীৰ এটা ব্যক্তিগত বাৰ্তা শ্ৰীপুটিনক প্ৰদান কৰে শ্ৰীজয়শংকৰে কয় যে দুয়োপক্ষই আন্তঃচৰকাৰী আয়োগৰ এখন বৈঠক অনুষ্ঠিত কৰে আৰু এই বৈঠকৰ ফলাফল ইতিবাচক বুলি তেওঁ অভিহিত কৰে
2: Our economic cooperation, trade, energy, fertilizers, nuclear, other dimensions as well. Overall, I think our economic cooperation has grown very significantly. Prime Minister Modi looks forward to meeting you at the SCO summit, then welcoming you in India for the BRICS summit, and in due course, as per your mutual convenience, having the annual summit. So we have a very strong picture of cooperation to present.
1: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু ব্ৰিক্স গোষ্ঠীৰ বৈঠকৰ বাবে ভাৰতলৈ তেওঁক আদৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে তেওঁ লগতে কয় যে দুয়োখন দেশৰ বাৰ্ষিক বৈঠক এটা পাৰস্পৰিক সুবিধাজনক সময়ত অনুষ্ঠিত কৰিবলৈ আশা কৰা হৈছে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে

ৰাছিয়াৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী ডেনিছ মেণ্টুৰভৰ সৈতে ভাৰত ৰাছিয়া আন্তঃচৰকাৰী এখন বৈঠকত সহ অধ্যক্ষতা কৰে। দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে ডঃ জয়শংকৰ কালি মস্কোত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্জে লেভৰভৰ সৈতেও ভাগ লোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। শ্ৰীডোভালে কাইলৈ বেইজিঙত হ'বলগীয়া বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত ভাৰত চীন সীমান্তৰ বিভিন্ন বিষয় সন্দৰ্ভত চীনৰ নিৰাপত্তা উপদেষ্টা আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ সৈতে আলোচনাত মিলিত হ'ব। সংবাদ মাধ্যমৰ আগত আজি বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে শ্ৰীডোভাল আৰু শ্ৰীৱাঙে উভয় দেশৰ সীমাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে আন বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সৈতে জড়িত বিষয় লৈও মত বিনিময় কৰে। 2020 চনৰ গলৱান উপত্যকাৰ সংঘৰ্ষ আৰু পূব লাডাখৰ দীৰ্ঘদিন ধৰি চলি থকা সামৰিক অচলাৱস্থাৰ পাছতে নতুন দিল্লীৰ আৰু বেইজিঙৰ মাজৰ সম্পৰ্ক উদ্বেগজনক হৈ পৰিছিল। উভয় পক্ষই দ্বিপাক্ষিক সম্পৰ্ক সুস্থিৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। 3,400 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ভাৰত চীন সীমান্তৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহ সমাধান কৰাৰ বাবে 2003 চনত এই বিশেষ প্ৰতিনিধি গোট স্থাপন কৰা হৈছিল। চীন ভ্ৰমণৰ সময়ছোৱাত শ্ৰীডোভালে চীনৰ উপৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আঠদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। শ্ৰীমাৰ্ঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম ভ্ৰমণ কৰিব আৰু ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃত্ববৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব আৰু ভাৰত আৰু লাওছৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 বছৰ উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালা ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বৰ বৈঠকত ভাগ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। অহা 2 ছেপ্টেম্বৰত তেওঁ 3খনীয়া ৰাষ্ট্ৰ ভ্ৰমণৰ সামৰণি পৰিব। ভাৰতত বিদেশী কোম্পানীসমূহে নিৰ্মাণকাৰী গোট স্থাপন কৰাত সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈ অহা 2 মাহত বৰ্তমানৰ প্ৰচলিত নীতি সংশোধন কৰি নতুন নিয়ম প্ৰণয়ন কৰা হ'ব বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। জাপান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ জাপান ভাৰত পৰামৰ্শ সমিতি আৰু ভাৰতীয় দূতাবাসৰ সৈতে আজি এখন ঘূৰণীয়া মেজমেলত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ যুৱ কৰ্মশক্তি, বৰ্ধিত অৰ্থনীতি আৰু দীৰ্ঘম্যাদী বিকাশৰ আকাংক্ষাই জাপানী ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে ভাৰত আৰু জাপানে অনাগত দিনত ব্যৱসায় সহযোগিতা সুদৃঢ় কৰা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে 75 বছৰীয়া কূটনৈতিক সম্পৰ্কক ব্যৱহাৰ কৰা উচিত। ভাৰতৰ কৰ্মক্ষম জনসংখ্যাৰ গড় বয়স 30 বছৰৰ তলৰ আৰু সেইবাবে কেইবা দশকলৈ তেওঁলোক কৰ্মোদ্যমী হৈ থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত জাপানী কোম্পানীসমূহে বহুসংখ্যক দক্ষ যুৱক যুৱতী তথা গ্ৰাহকৰ বজাৰ লাভ কৰিব। শ্ৰীগোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায় প্ৰসাৰ কৰিবলৈ আৰু সুজুকীৰ দৰে সফলতাৰ কাহিনী সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্ৰীগোৱেলে বৰ্তমান ভাৰতৰ $4 ট্ৰিলিয়ন অৰ্থনীতি 2047 চনৰ ভিতৰত অৰ্থাৎ দেশে স্বাধীনতা 100 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত $30 ট্ৰিলিয়ন অৰ্থনীতিলৈ বৃদ্ধি কৰাৰ উচ্চাকাংক্ষাৰ বিষয়ে উল্লেখ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লক্সনে 16 বছৰতকৈ কম বয়সৰ কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰাৰ এটা প্ৰস্তাৱ উত্থাপন কৰিছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত যুৱ প্ৰজন্মৰ ওপৰত যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱ উত্থাপন কৰে। এটা বক্তব্যত শ্ৰীৰক্সনে কয় যে তেওঁৰ দলে সংসদত এই বিধেয়ক উত্থাপন কৰিব আৰু যিসমূহ সামাজিক মাধ্যমে নীতি নিৰ্দেশনা পালন নকৰে তেওঁলোকৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ৰাজহৰ 10% পৰ্যন্ত জৰিমনা আৰোপ কৰা হ'ব। ইনষ্টাগ্ৰাম, টিকটক, স্নেপচেট আৰু ফেচবুক আদি সামাজিক মাধ্যমত এই নিয়মাৱলী প্ৰযোজ্য হ'ব। অৱশ্যে সংসদত এই প্ৰস্তাৱ গৃহীত কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী লক্সনৰ মিত্ৰজোঁটৰ চৰকাৰৰ 3টা দলৰ ভিতৰত লিবাৰেটৰিয়ান এচিটি আৰু নিউজিলেণ্ড ফাৰ্ষ্ট দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ফলত এই বিধেয়ক গৃহীত কৰাৰ বাবে বিৰোধী সাংসদসকলৰ সমৰ্থনৰ প্ৰয়োজন হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পৰ্ক কোষৰ সচিব তথা ব্ৰিক্স শ্বেৰ্পা সুধাকৰ ডালেলাই কয় যে ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্সে মানৱতা প্ৰথম নীতিৰে জনসাধাৰণ কেন্দ্ৰিক নিয়মক নিৰ্দেশনা দিছে। লক্ষ্ণৌত অনুষ্ঠিত 18 সংখ্যক ব্ৰিক্ছ শৈক্ষিক মঞ্চ উদ্বোধন কৰি শ্ৰীডালেলাই কয় যে ভাৰতে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম দিশসমূহৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্ছে দেশৰ 30খন মহানগৰীৰ 400খনতকৈ অধিক বৈঠক অনুষ্ঠিত কৰিছে।

0: চিদালেলাই কয় যে ব্রিক্স বর্তমান এটা ধারণাৰ পৰা উন্নয়নশীল দেশসমূহৰ সহযোগিতামূলক এখন মঞ্চলৈ উত্তীৰ্ণ হৈছে। জলবায়ু পৰিৱৰ্তন বিষয়ে উল্লেখ কৰি চিদালেলাই জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি উন্নয়নৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে। শ্রীলঙ্কার বিরুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেস্ট ক্রিকেট শৃঙ্খলার দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভারতে 9 উইকেট হেরুয়ায় 503 রান করে ইনিংস সমাপ্তি ঘোষণা করে। কালি সংগ্রহ করা 300 রানের পর আরম্ভ করে ভারতে আজি ধ্রুব জুরেলর 115 রানের সহায়ত 503 রান সংগ্রহ করে। শ্রীলঙ্কার হয়ে আশিতা ফার্নান্ডেজে সর্বাধিক 4টা উইকেট দখল করে। ইয়ার প্রত্যুত্তরত ঘরুয়া দলটোয় দিনান্ত 2টা উইকেট হেরুয়ায় 8 রান সংগ্রহ করে। দলটোর কে মিছাৰে 5 ৰাণ কৰি অপৰাজিত হৈ আছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে অহা 5 ছেপ্টেম্বৰত 21 শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওচ আৰু পালা ভ্ৰমণ কৰিব। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ। পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো পৰিচৰ্যা অনুষ্ঠানটিৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানৰ বিষয় হৈছে গৰমৰ দিনত হোৱা ছালৰ ৰোগ আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছে ঘোঁৰামাৰী স্বস্থায়ু ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ প্ৰণীতা বড়ো। নমস্কাৰ ডাক্তৰ প্ৰণীতা বড়ো।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: এই অনুষ্ঠানটি যিহেতু আমাৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, গৰম দিনত বয়োজ্যেষ্ঠ লোকসকলৰ মাজত সাধাৰণতে কি কি ছালৰ ৰোগ বা সমস্যা দেখা যায় আৰু ইয়াৰ কাৰণসমূহ কি কি?
1: হয়, গৰমৰ দিনত যিহেতু আমাৰ আয়ুৰ্বেদৰ মতে গ্ৰীষ্ম ঋতু যিহেতু আৰু বৰ্ষা ঋতু একেলগে থাকে ন, তো তাত বাত আৰু পিত্তৰ প্ৰকোপ বেছি হয়। আমাৰ আয়ুৰ্বেদৰ ত্ৰিদশা বুলি আছে, বাত পিত্ত কফ, তাৰে বাত আৰু পিত্ত বেছিকৈ হয়, যাৰ কাৰণে কিছুমান স্কিন ডিজিজ বা ছালৰ ৰোগ দেখা যায়। আপোনাৰ কাৰণে হ'ব কি, এতিয়া ধৰি লওক বাৰিষাৰ বতৰ, হা, এতিয়া কাপোৰ নুশুকাব, কাপোৰবিলাক ভিজি থাকিব, তো সেইবোৰ পিন্ধিলে ছালৰ ৰোগ হ'ব, ঠিক আছে। আৰু তাৰপিছত লগতে আকৌ গৰম যেতিয়া আহিব, ঘামিব মানুহে, তেতিয়া ঘামবোৰ ভালকৈ নুশুকাব, তাৰ কাৰণেও ছালৰ ৰোগ হ'ব। বিশেষকৈ দেখা যায় যিবিলাক ফাংগেল ইনফেকশ্যন যিবিলাক, সেইবোৰ এই দুটা কাৰণৰ কাৰণে। আৰু এতিয়া ধৰক বহুতে ধান ৰুই ন, তো তাতে আৰু পানী লাগি, যিবিলাক বৰষুণৰ বেয়া পানী, বোকা পানী লাগি যিবোৰ হয় আঙুলিৰ মাজে মাজে, যিবোৰ সেইবোৰ হয়
0: কাৰণেও ছাল
1: হয় হয় হয়।
0: এতিয়া অত্যাধিক ঘাম, গৰম আৰু আৰ্দ্ৰতাৰ বাবে যিবোৰ খজুৱতি, ঘামুচি, ছালৰ মানে জ্বলা পোৰা এইবিলাক যে হয়, বয়োজ্যেষ্ঠসকলে এই ক্ষেত্ৰত নিজকে কেনেদৰে তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব, কিবা উপায় আছে নেকি আয়ুৰ্বেদিক?
1: সেয়া এইখিনি আপুনি ডেইলি নিম পানী দি, গৰম পানী দি গা ধুব পাৰি, নিম বইল কৰি, আৰু যদি ধৰি লওক বেছি খজুৱাই আছে, স্কিনটো যেতিয়া বেছি গৰম হৈ যাব, তেতিয়া আপুনি এল'ভেৰা ইউজ কৰিব পাৰে, আৰু হালধিও ভাল। ক'ৰবাত যদি বেছি খজুৱাই খজুৱাই বেছি জ্বৰ, পোচজাতীয় যেতিয়া বেছি হৈ যায়,
0: কাৰণ
1: হয় হয় হালধিটো জেনেৰেলি এণ্টি, ধৰি লওক এণ্টিবায়'টিক বা এণ্টি ইনফ্লামেটৰী হিচাপে আমি আয়ুৰ্বেদাত ইউজ কৰোঁ, তো
0: সেইবোৰ ইউজ
1: হয়, কেঁচা হালধি ইউজ কৰিব পাৰে। আৰু যিবোৰ ধৰি লওক এইবোৰ মেডিচিনেল পাৰ্পজতো, মানে সেইবোৰ পাউডাৰ ফৰ্ম বা আমাৰ চূৰ্ণ, টেবলেট, ৱটি এইবিলাকৰ পায়, তো সেইখিনি খাবলৈতো পাৰে, ধৰক আয়ুৰ্বেদৰ চিকিৎসকৰ পৰামৰ্শ লাগিব। বাকী আপুনি যিখিনি কৰিব পাৰে, আপুনি এক্সটাৰ্ণেল

0: যিখিনি ধৰক হাৰ্বেল ৰেমেডিজ বা আয়ুৰ্বেদিক সেইখিনি কৰিব পাৰে, আপুনি নিমপাত গৰম কৰি গা ধুব পাৰে, এলোভেৰা ইউজ কৰিব পাৰে, হালধি, সেইবোৰ
1: আৰু কিছুমান মানুহ খুব বেছি ঘামে,
0: হয়
1: তাৰ কিবা আছে নেকি উপায়, মানে ঘামটো অকণমান নিয়ন্ত্ৰণ কৰিব পৰা কিবা উপায় আছে নেকি?
0: ঘামটো যিটো আমাৰ চুৱেডা হয় ন, সেইটোতো চবতছে নেচাৰেল বস্তুৱে হয়। ধৰি লওক যিটো মই এতিয়া ক'লো বাত পিত্ত কফ, পিত্ত যাৰ বেছি তেওঁলোকৰ ঘামটো বেছি হ'বই, হয় হয়। যদি আমি পিত্ত দোষটো যদি আমি সমানভাৱে কৰি

0: লগ যিটো মই এতিয়া ক'লো বাতপিত্ত কফৰ পিত্তজাৰ বেছি, তেওঁলোকৰ ঘামটো বেছি হ'বই। হয় হয়, যদি আমি পিত্ত দোষটো যদি আমি সমানভাৱে কৰি নাৰাখোঁ, সেইটো বঢ়োৱা যদি আমি কামবিলাক কৰোঁ, ধৰি লওক বেছি গৰম খালোঁ বা বেছি স্পাইচি খালোঁ, তেতিয়া মানে পিত্ত আৰু বাঢ়িব, সেই তেতিয়াতো ঘামটো বেছি হ'বই। ঠিক আছে, গতিকে আমি সেইখিনি কাম কৰিব লাগিব আৰু পানী ইউজ কৰি থাকিব লাগিব। আৰু
1: এটা
0: হয় হয় হয়, আৰু এনেকুৱা নহয় কি যে বেছিকৈ খাই আছোঁ, ধৰক যেতিয়া পিয়া লাগে তেতিয়াতো খাবই লাগিব। আৰু মন কৰিব যে যাৰ মানে ঘামটো বেছি হয় তেওঁলোকৰ মূত্ৰটো কম হয়, তো এক ধৰণেতো ডিহাইড্ৰেশ্যন হৈ আছে, গতিকে সেইকাৰণে পানী চানী আমি খাই থাকিব লাগিব। আৰু মানে ধৰক আয়ুৰ্বেদৰ মানে সেইকাৰণে দেহ প্ৰকৃতি দেহ মানে নিজৰ বডি কনষ্টিটিউশ্যন দেহ প্ৰকৃতি বুলি এটা হেৰি আছে, সেইটো মানে জানি লোৱাটো ভাল হয়। তেতিয়া মানে আমি কি প্ৰকৃতিৰ হয় তেতিয়া গম পাব, যে আমি যদি পিত্ত প্ৰকৃতিৰ হেৰি হয় বা পিত্ত আমাৰ গাত বেছি আছে, তেতিয়া আমি সেই পিত্তটো আমি কেনেকৈ নিয়মীয়াকৈ বা কমাই ৰাখিব পাৰোঁ, সেইখিনি মানে আমি হেবিটছবিলাক কৰিব লাগিব,
1: সেই অভ্যাসবিলাক কৰিব লাগিব।
0: হয় হয়,
1: এতিয়া বেছিকৈ যিসকলে ঘামে তেওঁলোকৰ খজুৱতিও বাঢ়ে।
0: হয় হয়,
1: ঘামুচি ওলায়, সেইবিলাক মানে নিয়ন্ত্ৰণ কৰিবলৈ এল'ভেৰা বা নিম পাতৰ ব্যৱহাৰ কৰিব পাৰে, নহয় জানো? আৰু এতিয়া বয়স বৃদ্ধিৰ লগে লগে আমাৰ ধৰক বয়সস্থ
0: স্কিনটো ড্ৰাই হৈ যায়,
1: শুকান হৈ যায়, আৰু বহুত চেনচিটিভ মানে সংবেদনশীলো হৈ পৰে। গৰম দিনত এনেকুৱা ছালৰ কেনেকৈ যত্ন ল'ব লাগিব?
0: এতিয়া চাওক, বয়সীয়াল লোকসকল, তেওঁ আফটাৰ 60 বাত বাঢ়ি যায়। বাতত কি আছে? ড্ৰাইনেছ আছে, ঠিক আছে, আৰু ঠাণ্ডা পৰিলে বেছি ড্ৰাইনেছ বাঢ়ে, ঠিক আছে। যেতিয়া গৰম হৈ আছে তেতিয়াতো পিত্ত বাঢ়ি আছে, লগতে যেতিয়া বৰষুণ দি দিব আপোনাৰ ঠাণ্ডা হৈ যাব, ড্ৰাইনেছটো আৰু বাঢ়ি যাব, ইচ্ছিংটো বেছি হ'ব। গতিকে সেইবিলাকৰ কাৰণে আমি যিটো আৰু প্লেন্স ইউজ কৰিব লাগে সেইখিনি কৰিব লাগে। আৰু ধৰি লওক বয়সস্থ মানুহবিলাকে বিশেষকৈ মানে স্কিনটো নিজৰ ময়শ্চাৰাইজ কৰি থ'ব লাগে আৰু বেছি ৰ'দত কাম কৰিব নালাগে। আৰু স্কিনৰ কাৰণে কিছুমান ইউজ কৰিব পাৰে, হয় আয়ুৰ্বেদিক, সেইবোৰ ধৰি লওক এল'ভেৰাটোৱে ময়শ্চাৰাইজেশ্যনৰ কাৰণে ভাল হয়। আৰু কিছুমান যিবোৰ বাকী তেল চেল সেইবোৰতো মানে আয়ুৰ্বেদিক ডক্টৰৰ পৰামৰ্শ লাগিব।
1: মানে যিকোনো ঔষধ জাতীয় বা এনেকুৱা ধৰণৰ ছালৰ কাৰণে যি ব্যৱহাৰ কৰিব বিচাৰে আয়ুৰ্বেদিক, প্ৰথমতে ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল।
0: হয়, যদি যিখিনি ধৰক কমকৈ হৈ আছে সেইখিনিতো নিজেই ঠিক কৰি ল'ব পাৰিব, ধৰি লওক কৰি আছে কিন্তু তথাপিও ভাল হোৱা নাই, তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব, য'ত বহুত বেছি হৈ যায়। যদি আপুনি নিয়মখিনি পালন কৰিব পাৰি আছে তেতিয়াতো ভালেই থাকিব, কিন্তু আপুনি যদি কৰিব পৰা নাই, আইডাৰ আপোনাৰ সময় কম বা কামৰ ব্যস্ততাত যদি আপুনি কৰিব পৰা নাই, তেতিয়াতো বেছিকৈ হৈ গ'লেতো আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল।
1: কেনেকুৱা ধৰণৰ ঔষধ প্ৰয়োগ কৰিব পাৰি? এনেই সাধাৰণ তেনেকুৱা কিবা আছে নেকি? আমাৰ মানে যিসকল শ্ৰোতা আছে তেওঁলোকে ডক্টৰে মানে আয়ুৰ্বেদিক মেডিচিনৰ দোকানৰ পৰা কিবা কিনি আনি পেলাই লগাব পৰা কিবা উপায় আছে নেকি?
0: তেনেকৈতো হয়, তেনেকৈ এডভাইচ কৰাটো ভাল নহ'ব, কাৰণ কিয় আজিকালিতো চবেই পায় কিনিবলৈ, ন OTC প্ৰডাক্ট আহি গৈছে। বাট মানে ধৰি লওক এতিয়া নিজে ডক্টৰহে মানে একজেক্ট ডায়েগনচিছটো ক'ব পাৰিব যে এইটো কি হয়, এইটো ফাংগাল ডিজিজৰ কোনটো ফাংগাল ডিজিজৰ বহুত কেইটা টাইপ আছে, হয় আৰু আপোনাৰ ফাংগেলে হৈছে নে আপোনাৰ ইষ্ট ইনফেকশ্যন হৈছে নে আপোনাৰ ডাৰ্মেটাইটিছ হৈছে, তো সেইটো ডায়েগনচিছ কৰাৰ পিছতহে আপোনাক। হয় হয়,
1: গতিকে কোনো আয়ুৰ্বেদিক দোকানৰ পৰা নিজাববীয়াকৈ কিনি নলগোৱাই ভাল।
0: হয় হয়,
1: আৰু আয়ুৰ্বেদত গৰম দিনৰ ছাল সুস্থ ৰখাৰ বাবে কিছুমান ঘৰুৱা উপায় আছে নেকি, মানে যিবোৰ নিৰাপদ আৰু মানে ঘৰতে আমি ব্যৱহাৰ কৰিব পাৰোঁ? আপুনি অলপ আগতে কৈছে নিমৰ কথা বা এল'ভেৰা কথা, আৰু মানে নিজাববীয়া আৰু কেনেকুৱা ধৰণৰ যত্ন ল'লে ভাল হয় গৰম দিনকেইটাত
0: নিজৰ ছালটো যাতে বেছি ড্ৰাই হৈ নাযায় আৰু লগতে বেছি ঘামিলে যাতে আমি সেইটো হেৰি কৰি নিদিওঁ, ধৰি লওক
1: ঘামটো খুব,
0: হয় হয় হয়, ঘামটো শুকুৱাই পেলাই গাটো ধুই দিব লাগে আৰু ভিজা কাপোৰ পিন্ধিব নালাগে। আৰু কিছুমান আৰু প্লেন্স আছে সেইবিলাক খোৱাৰ ভিতৰতো থাকে, ধৰক এতিয়া আপোনাৰ স্কিনৰ ইণ্টাৰনেলি কি কি ভাল হয় সেইবিলাক খাদিৰা, এইবিলাক মঞ্জিষ্ঠা, গুৰুচি, এইবিলাক স্কিনৰ কাৰণে ভাল হাৰ্বছ এইবিলাক। আৰু ধৰি লওক একেলগে শুব নালাগে, ধৰক কাৰোবাৰ যদি হৈ আছে অলৰেডি ফাংগেল ইনফেকশ্যন বা যিকোনো ধৰণৰ স্কিন ইনফেকশ্যন, এজনৰ পৰা ইজনলৈ খুচুৰা বেমাৰ এইবোৰ, বা কাপোৰবিলাক ইউজ কৰিব নালাগে, একেখন গামোচা বা টাৱেল ইউজ কৰিব নালাগে। আৰু বিশেষকৈ চাবোন।

0: যদি মানে বেমাৰ হৈ আছে তেতিয়া মানে চাবোন তাবোন ছেপাৰেট কৰি ইউজ কৰা ভাল, আৰু পানী খাই থাকিব, হাইড্ৰেট কৰি থাকিব নিজকে, সেয়াই আৰু। মানে মই আমাৰ শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ শেষত যে আপোনালোকে গৰম দিনত নিজৰ হেৰিটো স্কিনটো হাইড্ৰেট কৰিবলৈ পানী খাই থাকক, নেমু ইউজ কৰিব পাৰে, আৰু ছালখন ভাল ৰাখিবলৈ যাতে ড্ৰাইনেছ নহয় তাতে চন্দনৰ লেপ এইবোৰ ইউজ কৰিব পাৰে। তাতে যদি ঘাঁ চাহ লাগিছে তেতিয়া আপোনালোকে হালধিৰ লেপ ইউজ কৰিব পাৰে, আৰু স্কিনটো এনেই গ্ল' কৰি ৰাখিবলৈ বা ফ্ৰেছমেণ্টৰ ফ্ৰেছ কৰি ৰাখিবলৈ ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে, গোলাপৰ জল, আৰু এনেই ভিতৰৰ ফালৰ পৰা ভাল কৰি আহিবলৈ আপোনালোকে আমলখি ত্ৰিফলা মানে খাব পাৰে, সেইবোৰতো আৰু খাব পাৰিব, সেইটো কাৰণে ডক্টৰৰ পৰামৰ্শ নালাগে। যদি তাতকৈ বেছি হয় আৰু যিখিনি মই লাইফষ্টাইল চেঞ্জেছখিনি ক'লোঁ, ধৰক ঘামিলে গাটো ধুই দিব, ঘামখিনি আগতে ঘামি ল'ব দিব, মানে আধা ঘামতে যদি ধুই দিয়ে তেতিয়া আকৌ গা ধোৱাৰ পিছত আকৌ ঘামিব পাৰে, গতিকে গাটো যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া মানে ধুই দিব লাগে, গাটো ধুব লাগে। তাৰপিছত জ্বলা মছলা বেছি স্পাইচি খালেতো পিত্ত বৃদ্ধি হ'ব, তেতিয়াতো আৰু নিজৰ গাটৰ পৰাই বেমাৰখিনি আহে ভাল বাহিৰলৈ, তো সেইখিনি নিজৰ নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনাৰ স্কিনটো মানে ৰেডিয়েণ্ট আৰু গ্ল'য়িং হৈ থাকিব।
1: ধন্যবাদ ডাক্তৰ প্ৰণীতা বড়ো বাইদেউ, আপুনি আজি জ্যেষ্ঠ নাগৰিকৰ লগতে আমাৰ সাধাৰণ জনগণৰ কাৰণেও কিছু পৰামৰ্শ আগবঢ়ালে, যিখিনি আমাৰ সকলো শ্ৰোতাৰে কামত আহিব বুলি আমি ভাবিছোঁ, আৰু তেওঁলোকে এই অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গৰম দিনত যিহেতু বেছিভাগ মানুহে যথেষ্ট ঘামে আৰু এতিয়া গৰমৰ প্ৰকোপো বাঢ়িছে, গতিকে এইখিনি সময়ত নিজকে শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায় সেই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এইখিনি পৰামৰ্শৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাই আজি পৰিচৰ্যা অনুষ্ঠান দি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা শুনিলে। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছিল ঘোঁৰামাৰী স্বস্থায়ু ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ প্ৰণীতা বড়ো। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: সুখবৰ সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 8723989423, আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা।
1: শুনক শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপন্ডেন্ট অর্থাৎ BC-ৰ ওচৰলৈ যাব, বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বর বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

সত্ৰীয়াশিল্পী ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস মহোৎসৱৰ বায়ন মহেন্দ্ৰ শইকীয়াৰ বিয়োগ। যোৱা 22 আগষ্টৰ দিনা মিলনপুৰৰ এইগৰাকী সত্ৰীয়া শিল্পীয়ে ইহলীলা সম্বৰণ কৰে। 83 বছৰ বয়সত সকলোকে কন্দুৱাই পৰলোকপ্ৰাপ্তি ঘটা মহেন্দ্ৰ শইকীয়া আছিল অঞ্চলটোৰ ৰাস ভাওনা আৰু বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী প্ৰবীণ শিল্পী। তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা 31 সংখ্যক আন্তঃ জিলা জুনিয়ৰ গাৰ্লছ হেণ্ডবল চেম্পিয়নশ্বিপ সফলতাৰে সামৰণি পৰে। ৰাজ্যখনৰ 18খন জিলাৰ 350গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনি তেজপুৰৰ চিত্ৰবন বাকৰিত অনুষ্ঠিত হৈছিল। অসমত গ্ৰন্থ আন্দোলনৰ সূচনা কৰা নগাঁৱৰ বুকনুকৰ সহযোগত তেজপুৰ সাহিত্য সভাৰ মাইনু হাজৰিকা ন্যাসৰ উদ্যোগত তেজপুৰত প্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় অনুবাদ কৰ্মশালা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুবাদক ডক্টৰ অনিন্দিতা কৰৰ তত্বাৱধানত তেজপুৰ বিশ্ববিদ্যালয় জে এন ইউৰ গৱেষক শিক্ষাৰ্থীৰ লগতে আন শিক্ষাৰ্থীসকলে এই অনুবাদ কৰ্মশালাত অংশগ্ৰহণ কৰে। পাগত উঠা অনুবাদৰ বাবে দ্বিভাষিক অভিধান ব্যৱহাৰৰ প্ৰয়োজন বুলি মন্তব্য কৰে ডক্টৰ বিশ্বজিৎ বৰঠাকুৰে। আনহাতে অনুবাদৰ সৰুবৰ কাম কৰিবলৈ এগৰাকী মেণ্টৰ বা গুৰুৰ প্ৰয়োজন বুলি মন্তব্য কৰে ডক্টৰ অনিন্দিতা কৰে। তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এই অনুবাদ কৰ্মশালাৰ কালি সামৰণি পৰে। 102 বছৰত ভৰি দিয়া অশীতিপৰ গাঁৱৰ আত্মা নামঘৰত জীৱন জীয়াৰ গান গাই ৰাইজে তেজপুৰৰ ঘৰপৰা চুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসাৰী কৰ্মচাৰী নগেন চন্দ্ৰ বৰাই শতায়ু গৰকা উপলক্ষে ভকত বৈষ্ণৱসকলে এইগৰাকী বৈষ্ণৱ সংস্কৃতি সাধকক সম্ভাষণ যাচে। নামঘৰত ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে। তেজপুৰত সদু শোণিতপুৰ জিলা নামঘৰ মহাসভাৰ বৰ্ধিত সভাখন সম্পন্ন হয়। শিশুসকলক আধ্যাত্মিক জ্ঞান দিবলৈ যোৱাৰ আগতে পিতৃ মাতৃসকল সুশৃংখলিত সংস্কাৰী হ'ব লাগিব। সাহিত্যিক সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। গুৰুজনাৰ সৃষ্ট অংকীয়া ভাওনা আৰু ব্ৰজাৱলী ভাষাৰ ভাওনাক গুৰুত্ব আৰোপ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰ দেৱকে প্ৰমুখ্য কৰি পৰৱৰ্তী গুৰুসকলৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত কামে কাজে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সদৌ অসম সত্ৰ মহাসভাৰ লগতে সদৌ অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন সদৌ অসম নামঘৰ মহাসভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰি যাব বুলিও মন্তব্য কৰে। তেজপুৰত শোণিতপুৰ জিলা যোগ সন্থাৰ উদ্যোগত জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা সম্পন্ন হয়। মাৰ্চ 5 বাটৰ নাটেৰে শুভাৰম্ভণি কৰা এই প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি এক দৃষ্টিনন্দন যোগক্ৰিয়াৰে মুখৰিত কৰি তোলে। শোণিতপুৰ জিলাৰ 7টা শাখাৰ শতাধিক যোগক্ৰিয়াৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে উৎসৱমুখৰ পৰিৱেশত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় 15তম শোণিতপুৰ জিলা যোগাসন প্ৰতিযোগিতা। তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কোষাধ্যক্ষ নিৰঞ্জন আগৰৱালাৰ কালি বিয়লি 4 বজাত তেজপুৰৰ টাইমছ হাস্পতালত বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ 68 বছৰ বয়সত দেহাৱসান ঘটে। মথুৰাৰ পৰা তেজপুৰলৈ আহি তেজপুৰ চহৰৰ এন বি ৰোডত ব্যৱসায় কৰি নিজকে স্থায়ী স্থান হিচাপে তেজপুৰকে আপোন ভূমি হিচাপে গণ্য কৰা নিৰঞ্জন আগৰৱালা হিন্দী চেণ্টিনেল কাকতৰ তেজপুৰৰ সাংবাদিক হিচাপে আৰু তাৰ পৰৱৰ্তী সময়ত হিন্দী প্ৰাতঃ খবৰ কাকতৰ তেজপুৰৰ প্ৰতিনিধি হিচাপে সংবাদ সেৱাত জড়িত আছিল। আনহাতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে ইউনিয়নৰ বিকাশ আৰু উত্তৰণৰ বাবেও কাম কৰি আহিছিল। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী, অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত প্ৰসিদ্ধ তবলাবাদক তেজপুৰৰ লিখন শৰ্মা আৰু নাই। শাস্ত্ৰীয় সংগীতৰ একনিষ্ঠ সাধক তথা জাতীয়তাবাদী শিল্পীগৰাকীৰ কালি নিশা 1 বজাত হৃদযন্ত্ৰজনিত ৰোগত আকস্মিকভাৱে 71 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। তেজপুৰৰ লগতে সমগ্ৰ জিলাখনতে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে। তেজপুৰৰ পাৰ্বতীনগৰ প্ৰাচ্য বিদ্যালয়ৰ সমীপৰ নিবাসী স্বাধীনতা সংগ্ৰামী ককা মহাদেৱ শৰ্মাৰ পৰিয়ালৰ লিখন শৰ্মাৰ জন্ম হৈছিল 1955 চনৰ 8 ছেপ্টেম্বৰত। তেওঁ প্ৰায় 50 বছৰ কাল সংগীতৰ শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন অনুষ্ঠানত সংগীতৰ অনুষ্ঠান, নাটক আৰু সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিচালক হিচাপে সুখ্যাতি অৰ্জন কৰিছিল। অসম আন্দোলনৰ সময়ত সুৰ বাহিনীৰ এগৰাকী সক্ৰিয় শিল্পী হিচাপে বলিষ্ঠ ভূমিকা

গ্ৰহণ কৰিছিল। বিভিন্ন সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত হোৱাৰ উপৰিও লিখন শৰ্মাই 150তকৈও অধিক সাংস্কৃতিক অনুষ্ঠানৰ আৱহ সংগীতৰ সৈতে জড়িত হৈ পৰিছিল। ভাৰত বিকাশ পৰিষদৰ সৈতেও জড়িত হোৱাৰ সুবাদতে তেওঁ বিভিন্ন স্থানত দেশৰ বিভিন্ন প্ৰান্তত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। আনহাতে কলকাতাৰ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ পৰা বাদ্যৰত্ন উপাধি লাভ কৰাৰ লগতে চলিত বৰ্ষত সংগীত সত্ৰৰ দ্বাৰা ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটাৰে বিভূষিত হৈছিল। খ্যাতিসম্পন্ন শাস্ত্ৰীয় শিল্পী আৰু আধুনিক সংগীতৰ শিল্পীৰ সৈতে তবলা সংগত কৰি দক্ষতা অৰ্জন কৰাৰ লগতে শ্ৰেষ্ঠ সংগতকাৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। আজি প্ৰয়াত লিখন শৰ্মাৰ নশ্বৰ দেহ তেজপুৰৰ জ্যোতিকলা সংগীত মহাবিদ্যালয়, ঐতিহ্যমণ্ডিত বান থিয়েটাৰ আৰু জ্যোতি ভাৰতীৰ পকী চৌহদলৈ নিয়াৰ সময়ত অজস্ৰ গুণমুগ্ধ হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান চাতক আৰু তেজপুৰ বিশ্ববিদ্যালয় উদ্যোগত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। 8 ছেপ্টেম্বৰত চাতক আৰু বিশ্ববিদ্যালয় যৌথ উদ্যোগত অনুষ্ঠিত কৰা হ'ব এই কুইজ প্ৰতিযোগিতা। এক বিবৃতিত কোৱা হৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন কৰ্ম সংগীত গীত সুৰ সৃষ্টি গীতিকাৰ সাহিত্য ৰচনা চলচ্চিত্ৰ তথ্যচিত্ৰ সমাজ দৰ্শন আদি বিষয়ৰ আধাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসমৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিযোগীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। 27 আগষ্টত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে কথা পাতিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি খেলো ইণ্ডিয়া ডায়লগৰ বাবে দৰং মহাবিদ্যালয় আৰু ৰঙাপাৰা মহাবিদ্যালয় নিৰ্বাচিত হৈছে। সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়াই। উল্লেখ্য যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্টৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উদ্যোগত অহা 27 আগষ্টৰ দিনা পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া ডায়লগৰ বাবে শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয় আৰু ৰঙাপাৰা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি কথা পাতিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো ড্ৰাগছ বিৰোধী অভিযান চলাইছে আৰক্ষীয়ে। মহাভৈৰৱ আৰক্ষীৰ অভিযানত ড্ৰাগছসহ 4জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। খলিহামাৰীৰ ইকৰামুল হক আৰু নপাম জামে মছজিদৰ সমীপৰ মুখছাদ আলীক শনিবাৰে দোলাবাৰী চাৰিআলিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গৰীব নেৱাজ হোটেলত সৰবৰাহৰ বাবে ৰৈ থকা অৱস্থাতে হাতেলুটে গ্ৰেপ্তাৰ কৰে এই দুজন দুৰ্ধৰ্ষ ড্ৰাগছ পেডলাৰক। আৰক্ষীয়ে তেওঁলোকৰ পৰা 60টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে। আনহাতে আন এক অভিযানত শৰীফুদ্দিন ওৰফে হানি সিং গুটলঙৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে ভোজখোৱাৰ পৰা আবু চামা নামৰ আন এজন ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় বায়ুসেনাই অগ্নিবীৰ বায়ু ইনটেকৰ বাবে এখন মুকলি নিযুক্তি ৰেলী নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ নাগালেণ্ড আৰ্ম পুলিচ ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত কৰিব। এই নিযুক্তি ৰেলীত অসম, অৰুণাচল, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ যোগ্য প্ৰাৰ্থীসকলক সামৰি লোৱা হ'ব বুলি জানিবলৈ দিছে। মহিলা প্ৰাৰ্থীৰ বাবে 1 আৰু 2 ছেপ্টেম্বৰ তাৰিখে ৰেলী অনুষ্ঠিত হ'ব। 1 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলে প্ৰত্যক্ষভাৱে উপস্থিত থাকিব লাগিব। আনহাতে পুৰুষ প্ৰাৰ্থীৰ বাবে 4 আৰু 5 ছেপ্টেম্বৰ তাৰিখে ৰেলী অনুষ্ঠিত হ'ব। দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ চতিয়াত চতিয়া দিৱসত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ঐতিহ্যৰ প্ৰতি নৱপ্ৰজন্মক সজাগ কৰাৰ লগতে এই মহান ঐতিহ্যক অনাগত দিনলৈ কঢ়িয়াই নিয়াৰ উদ্দেশ্যে আগবাঢ়িবলৈ আহ্বান জনায়। চতিয়া দিৱস উপলক্ষে 20 আগষ্টৰ দিনটোত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী বিমল বৰাই। দেশৰ স্বাধীনতা সংগ্ৰামত চতিয়াৰ অৱদানক স্মৰণ কৰি মন্ত্ৰী বৰাই যোগে স্বাধীনতা সংগ্ৰামীসকলক সদায় স্মৰণ কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে 1942ৰ 20 আগষ্টত চতিয়াৰ শিক্ষক বিমান বৰাই ইউনিয়ন জেক নমাই চতিয়া থানাত ত্ৰিৰংগ পতাকা উত্তোলন কৰা দিনটোক স্মৰণ কৰি ৰখাৰ বাবে চৰকাৰী উদ্যোগত দ্বিতীয়বাৰৰ বাবে চতিয়া দিৱস উদযাপন কৰা হয়। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি

শ্রোতাসকল, এটা নিবেদন করছো আজির দিন অনুষ্ঠানটির। আজি হৈছে সোমবার 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ ছয় দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ চৌব্বিছ দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৰে ভৰপূৰ, প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰ ইতিহাসৰ পাতত খুলিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। আজি তেজপুৰৰ প্ৰখ্যাত শিল্পী তবলাবাদক লিখন শৰ্মাৰ হৃদৰোগত আক্ৰান্ত হৈ পৌৰপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

1608 চনৰ আজিৰ দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰৱেশ কৰে। 1814 চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন ডিচি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। ১৯৬৯ চনৰ আজিৰ দিনটোতেই বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয় আৰু 1974 চনৰ 1 তাৰিখত কাৰ্যকাল শেষ হয়। 1974 চনৰ আজিৰ দিনটোতেই ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয়। ১৯৯১ চনৰ আজিৰ দিনটোতে ইউক্ৰেইনে ছোভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে। 2008 চনৰ আজিৰ দিনটোতেই বেইজিঙত 29তম অলিম্পিক ক্ৰীড়াৰ সামৰণি ঘটে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত জন্ম হোৱা বিশ্ববৰণ্য ব্যক্তিসকলৰ বিষয়ে জনাব লৈছোঁ। 1846 চনৰ আজিৰ দিনটোতেই আমেৰিকান ভূগোল বিজ্ঞানী আৰু কাৰ্টোগ্ৰাফাৰ হেনৰি গেনেটৰ জন্ম হয়। 1908 চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰাজগুৰুৰ জন্ম হয়। 1942 চনৰ আজিৰ দিনটোতেই এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ কাৰেন কেচেকুল্লা উলেনবেকৰ জন্ম হয়। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি 2014 চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিট ডব্লিউ ৰিচাৰ্ডছন ফাউণ্ডেশ্যন ৰিজেন্সৰ আসনৰ গৰাকী আছিল। তেওঁ সম্প্ৰতি ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজৰ অতিথি অধ্যাপিকা আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অতিথি গৱেষিকা হিচাপে আছে। উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজতত্ব, সংস্থিতীয় কোৱাণ্টাম ক্ষেত্ৰতত্ব, কেলকুলাছ অৱ ভেৰিয়েশ্যনছ, অনুকলনীয় প্ৰণালী আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে। ১৯৪৬ চনৰ আজিৰ দিনটোতেই মল্লযুঁজাৰু হলিউডৰ অভিনেতা আৰু মল্লযুঁজাৰু ড'ৱেইন দ্য ৰক জনছনৰ পিতৃ ৰকী জনছনৰ জন্ম হয়। 1945 চনৰ আজিৰ দিনটোতেই WWEৰ মুৰব্বী মল্লযুঁজাৰু ভিন্স মেকমহানৰ জন্ম হয়। 1963 চনৰ আজিৰ দিনটোতেই চীনৰ

গেমৰ নিৰ্মাতা হিদেও কোজিমাৰ জন্ম হয়। 1965 চনৰ আজিৰ দিনটোতেই আমেৰিকান অভিনেত্ৰী অস্কাৰ বিজয়ী একমাত্ৰ বধিৰ শিল্পী মাৰ্লি মেটলিনৰ জন্ম হয়। ১৯৬৯ চনৰ আজিৰ দিনটোতেই অভিনেতা মুকেশ তিৱাৰীৰ জন্ম হয়। 1986 চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা শান্তনু ভাগ্যৰাজৰ জন্ম হয়। 1988 চনৰ আজিৰ দিনটোতেই ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক পদ্মনাভ বৰদলৈৰ জন্ম হয়। তেওঁ অসমীয়া, হিন্দী, নেপালী, বাংলা, মাৰাঠী আৰু ইংৰাজী ভাষাত গীত গাইছে। তেওঁৰ প্ৰথম হিন্দী সৃষ্টি তেৰী জো বাতে হে বাবে গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমীৰ বঁটাৰ নন ফিল্ম শাখাত মনোনয়ন লাভ কৰিছিল। এই শাখাত মনোনয়ন লাভ কৰা পদ্মনাভ অংগৰাগ মহন্তৰ পিছৰ দ্বিতীয়জন অসমীয়া ব্যক্তি। ইণ্ডিয়ান আইডলৰ প্ৰথমজন অসমীয়া ফাইনেলিষ্ট পদ্মনাভ পিছলৈ জি টিভিৰ চাৰেগামাপাৰ ফাইনেলিষ্ট হৈছিল। তেওঁৰ প্ৰথম অসমীয়া একক কণ্ঠৰ এলবাম ধ্বনিত 2010 চনত মুক্তি দিয়া হৈছিল। তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে তেওঁৰ দ্বিভাষিক এলবাম ৰাষ্ট্ৰীয় আত্মপ্ৰকাশ কৰিছিল। ১৯৯০ চনৰ আজিৰ দিনটোতেই ফৰাচী অভিনেত্ৰী এলিজাবেথ ডেবিকিৰ জন্ম হয়। 1997 চনৰ আজিৰ দিনটোতেই জনপ্ৰিয় সংগীত নিৰ্মাতা আৰু ডিজে এলেন ৱাকাৰৰ জন্ম হয়। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বিশ্ববৰণ্য ব্যক্তিসকলৰ বিষয়ে জনাব লৈছোঁ। 1888 চনৰ আজিৰ দিনটোতেই জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ আৰু এনট্ৰপি সূত্ৰৰ আৱিষ্কাৰক ৰুডল্ফ ক্লছিয়াছৰ মৃত্যু হয়। 1925 চনৰ আজিৰ দিনটোতেই সমাজ সংস্কাৰক ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰৰ মৃত্যু হয়। 1989 চনৰ আজিৰ দিনটোতেই ষ্টেন বৰুৱা তথা হৰি বৰুৱা বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সশস্ত্ৰ সংগ্ৰামীৰ মৃত্যু হয়। শিৱসাগৰ জিলাত হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে তেওঁ জনাজাত আছিল। 1942 চনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে ৰেলৰ আলি বগৰোৱা অপৰাধত 3 বছৰ কাৰাদণ্ড ভোগে। ভাৰত স্বাধীন হোৱাৰ পিছত বিপ্লৱী কমিউনিষ্ট পাৰ্টী বেআইনী ঘোষিত হোৱাত কেইবাবছৰো আত্মগোপন কৰি আছিল, কিন্তু 1950 চনত ধৰা পৰাত 1 বছৰৰ বাবে কাৰাবাস হয়। পিছলৈ তেওঁ 1980-85 চনৰ অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সমৰ্থন কৰিছিল। ২০১৪ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ অভিনেতা অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক ৰিচাৰ্ড এটেনবৰ মৃত্যু হয়। 2019 চনৰ আজিৰ দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ অৰুণ জেটলিৰ মৃত্যু হয়। তেওঁ 2014 চনৰ পৰা 2019 চনলৈকে ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ আজিৰ দিনটোতেই অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা জীৱেশ্বৰ ডেকাৰ মৃত্যু হয়। ভ্ৰাম্যমান থিয়েটাৰৰ মুকুন্দ থিয়েটাৰত দধিচি নাটকত নন্দ পাঠকৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল। এইখন নাটকৰ নন্দ পাঠকৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেই তেওঁক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হৈছিল। দধিচি নাটকত দক্ষ অভিনয়ৰ প্ৰমাণ দিয়া এইগৰাকী অভিনেতা তেতিয়াৰ পৰাই দধিচি নামেৰে সৰ্বত্ৰ জনাজাত হৈ পৰে।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী 5 বছৰৰ বাবে কৃষি বিভাগৰ সুসংগত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঢেকীয়াজুলিত বন অধিকাৰ আইন 2006ৰ অধীনৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুনী মৈদামৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। বৰপেটা আৰক্ষীয়ে কলগাছিয়া আৰু বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। গুৱাহাটী মহানগৰত আজি বিয়লি ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো উত্তৰণ অনুষ্ঠানটিৰ।
2: আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী উদ্যোগী মহিলা, ৰঞ্জিলা মিলি ডলেক।
3: নমস্কাৰ,
2: আপোনাক আদৰণি জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ।
3: থেংক ইউ।
2: প্ৰথমতে আপুনি জনাওকচোন, এই যিটো আপুনি ব্যৱসায় কৰি আছে, আপুনি হস্ততাঁতৰ, তাৰ প্ৰতি কেনেকৈ ইণ্টাৰেষ্টেড হ'ল আপুনি?
3: ইণ্টাৰেষ্টেড মানে আমাৰতো, আমি এতিয়া জনজাতীয় ছোৱালী ন,
2: হয় হয়,
3: সৰুৰ পৰা মাহঁতক দেখি আহিছোঁ
2: ঘৰতে, মানে
3: মই কলেজত থকাৰ পৰাই মানে মই নিজে মানে স্কাৰ্টটোৰ পৰা জৰি তাই কুৰ্তা মানে নিজে মাহঁতে যিটো বনাই তাৰ পৰা চিলাই পিন্ধিছিলোঁ। তাৰপিছত মায়ে কাপোৰ কিনিব কলেজত থকাৰ পৰা মই এনেকৈ এযোৰ দুযোৰকৈ বিক্ৰী কৰা আৰম্ভ কৰিছিলোঁ, তাৰমানে 2007-8ৰ কথা আৰু।
2: এনেই আপোনাৰ আচল ঘৰ ক'ত আছিলে?
3: আচল মোৰ মা ঘৰ লখিমপুৰ,
2: লখিমপুৰ।
3: তাৰপিছত বিয়া হ'লোঁ জোনাইত,
2: এতিয়া তেজপুৰতে থাকোঁ। এইটোতো আমি বনাই লৈছিলোঁ, কিন্তু যেতিয়া ব্যৱসায়িকভাৱে কৰাৰ কথাটো কেনেকৈ মনলৈ আহিলে?
3: সেইটো মই বিয়া নোহোৱাৰ আগতে 9 চনতে ভাবিছিলোঁ, তাৰপিছত DICU এপ্লাই কৰিছিলোঁ। তেতিয়া আমাৰ যিহেতু দেউতাৰ চাকৰি নাছিলে,
2: হয়,
3: এপ্ৰুভেৰো হৈছিলোঁ। তাৰপাছত মই 10-10 চনত মই বিয়া সোমাই গ'লোঁ। বিয়াত সোমোৱাৰ পাছত মোৰ 10 বছৰ গেপছ হৈ গ'ল। 10 বছৰ গেপছ হৈ মই এতিয়া তেজপুৰত আহি সিহঁতে যিহেতু মানুহবোৰক লগত লগ পাই আকৌ মানে সেইখিনি আৰম্ভ কৰিবলৈ মই সুযোগ পালোঁ কোৱাৰ্টাৰতে।
2: প্ৰথমতে মানে কমকৈ আৰম্ভ কৰিছিলোঁ,
3: এটা

0: এটা হাল
1: এটা হাল আছিলে, তাৰমানে সেইটোৰ কাৰণে আপুনি ডি আই চিৰ সেইটো নহ'ল আপোনাৰ
0: সেই গাবৰুতে কৰাৰ লখিমপুৰত কৰাৰ কেঞ্চেল হ'ল,
1: কেঞ্চেল হ'ল হয়।
0: এতিয়া ইয়াতে দিলে মোক, আজি 3 বছৰ হ'বগৈ আৰু, কিবা আৰু আছে 3 মাহমান
1: হয়। আৰু সেইটোৰ আঁচনিটোৰ অধীনত আপুনি লোন পাইছে নে বেংকৰ পৰা লৈছিল নেকি?
0: লৈছে ন, চলি আছে এতিয়া।
1: আৰু তেওঁলোকে সেইটো আপোনালোকৰ প্ৰশিক্ষণ দিয়ে, তেনেকুৱা আঁচনিৰ অধীনত দিয়ে নে?
0: প্ৰশিক্ষণ দিছে তেনেকৈ।
1: আপুনি কাৰ ওচৰত, আপুনি ঘৰটো জানেই, আৰু কিবা প্ৰশিক্ষণ লৈছিল নেকি?
0: প্ৰশিক্ষণ লৈছোঁ মই হালত, ইয়াতে তেজপুৰ মণিকা বাইদেউ বুলি এটা হেণ্ডলুম আছে ইয়াতে, চানমা কিবা আজাৰপাৰাৰ ওচৰত,
1: হাজাৰপাৰা হয়,
0: তাতে মই এই যোনটো জেকাৰ্ট মেচিনৰ কাম কিনে তাত মই ট্ৰেইনিং লৈছিলোঁ 45 দিন
1: হয়।
0: তেনেকৈ তেতিয়াৰ পৰা মই এখন হাল লগত লগত লৈ আৰম্ভ কৰিলোঁ ব্যৱসায় হিচাপে।
1: হয় হয়। এতিয়া আপোনালোকৰ এই হস্ততাঁতৰ কথাটো ক'লেই সূতাৰ কথাটো আহে, মানে সূতা আপুনি নিৰ্বাচন কৰা মানে চিলেক্ট কৰাৰ পৰা বুলি মানে সামগ্ৰী প্ৰস্তুত হোৱালৈকে কেনেধৰণেৰে কৰে, অকণমান যদি আমাক শ্ৰোতাসকলক কৈ দিয়ে, তেনেকৈ প্ৰস্তুত হোৱালৈকে কেনেধৰণেৰে কামখিনি কৰে আপোনালোকে?
0: সূতাখিনি এতিয়া মই মুগাৰো কৰিছিলোঁতো, মুগা মই আনোগৈ কিবা ঘিলামৰা পৰা, তাৰ টচৰ সূতাটোতো গুৱাহাটীৰ পৰাই অনা হয়।
1: তাৰপিছত
0: প্ৰথমতে মই কটন কৰিছিলোঁ, পদ্মিনী যোনটো মানে মেইন মেটেৰিয়েলটো ভাল আৰু এইটো। তাৰপাছত আহিল মই টচত কৰিলোঁ, মুগাত কৰিলোঁ, তাৰপাছত এতিয়া আজি 2 বছৰমান হ'ব পাটৰো আৰম্ভ কৰিলোঁ তেনেকৈ। আজিকালি ৰেডিমেড ববিন পাই যায়তো, ৰেডিমেড ববিন ইহঁতক বাতি কাঢ়ি দিয়ে, তাৰ পাছত আমি অলৰেডি তাতে ইহঁতে ৰেডি কৰি মৰি পঠাই দিয়ে, ইয়াতে আমি নিজে কৰি লওঁ, মানুহ থাকে।
1: এনেই আমাৰ যিটো থলুৱা এৰী পলু সেইবিলাক আজিকালি তেনেধৰণে মানুহে নকৰে, সময় আচলতে লাগে কাৰণে।
0: নাই, এৰীও কৰিছিলোঁ মই, নিজেও পুহিছিলোঁ, কিন্তু অলপমান কি হৈ যায়গৈ সেইটো হাতেৰে কৰোঁতে অকণমান সূতাখিনি ডবলা ডুবলি হৈ যায়,
1: ভাল নহয় মানে,
0: মানে চাদৰ মেখেলাৰ কাৰণে অকণ ইমান উপযুক্ত নহয়, গধুৰ হৈ যায়, সেইকাৰণে কাষ্টমাৰ অকণ পিন্ধিবলৈ অলপ অসুবিধাও পায়।
1: হয় হয়।
0: মেচিন ওলাইছে এতিয়া, মেচিনটোতে কাম কৰি আছে।
1: কি কি আপোনালোকে তৈয়াৰ কৰে এইখিনিৰ ভিতৰতে? আপোনালোকৰ ধৰক গামোচাৰো আহে চাগৈ,
0: গামোচা,
1: গামোচাৰ পৰা বুলি কি কি কৰে আৰু?
0: গামোচা, চাদৰ মেখেলা, যোনটো আমাৰ ট্ৰেডিশ্যনেল মিচিং পদ্মিনী যোনটো মানে পিয়ৰ কাপোৰটো, সেইটো প্ৰায় সেইটোতে কৰোঁ। তাৰপিছত টচত পিয়ৰ টচটো আৰু পিয়ৰ মুগাটো আছে আৰু পিয়ৰ পাত।
1: হয় হয়। আৰু পুৰুষসকলৰো কিছুমান তেনেকৈ বোৱা হেৰি আপোনালোকৰ মিচিং হওক তেনেকৈ পিন্ধে, তেনেকুৱা ধৰণৰবিলাকো আপোনালোকে তৈয়াৰ কৰে নেকি?
0: বনাওঁ বনাওঁ, মিহিবু গালো।
1: সেয়াও তেনেকৈ কৰে ন? এতিয়া আপোনাৰ কিমান শাল আছে?
0: এতিয়া মোৰ 5খন আছে।
1: 5খন আছে। আৰু ইয়াৰ যিটো বজাৰটো আপুনি কেনেধৰণেৰে মানে কোনখন বজাৰ লয় বা কেনেধৰণে আপোনাৰ ঘৰৰ পৰা লৈ যায়হি নে কওকচোন অকণমান শ্ৰোতাসকলক?
0: বজাৰ মোৰ অলৰেডি এতিয়া কাষ্টমাৰ মই দোকানত দিব লগা হোৱা নাই, এতিয়া ইহঁতে মোক অৰ্ডাৰ দি দিয়ে, অৰ্ডাৰ দি ইহঁতে নিজে লৈ যায়, প্ৰথমতে ডিজাইন কিনাৰে চাই লৈ, চাই লৈ পিনে তেনেকৈ প্ৰায় তেজপুৰতে, গুৱাহাটী বাহিৰতো গৈছে তেনেকৈ, তেজপুৰৰ মানুহ প্ৰায় লৈছে আৰু তেনেকুৱা।
1: এতিয়া আপোনাৰ ক'ত আছে? টুমুকীত
0: আছে।
1: এনেই আপুনি নিজৰ য'ত আছে শালৰ হেৰি তাতে আপুনি সন্মুখত তেনেকুৱা তাৰমানে দোকান হিচাপেও খোলা নাই আৰু?
0: নাই নাই,
1: ঘৰতে আহে আৰু। এতিয়া বজাৰ, এতিয়াতো ধৰক প্ৰতিযোগিতামূলক বজাৰ নহয় জানো, সকলোৱে নিজৰ নিজৰ বস্তুটো ভাল কৰিব বিচাৰে বা বেছি বিক্ৰী হোৱাটো বিচাৰে, এই প্ৰতিযোগিতাত আপুনি কেনেধৰণৰ আপোনাৰ বস্তুটোৰ কোৱালিটিটো কেনেকৈ মেইনটেইন কৰি আছে?
0: মানে মোৰ ফেচবুক পেজ আছে, যিখিনি আমাৰ কাষ্টমাইজখিনি কৰাৰ পাছত সিহঁতে কিছুমান বিয়াৰ ছেট কিনে, আজিকালিতো আগতীয়াকৈ সিহঁতে ফটোখিনি কিবা কৰিব নিদিয়ে, সিহঁতে ফটো আপলোড মাৰি দিয়াৰ পাছত আমি সেইখিনি ফটো ফেচবুকত দি দিওঁ। তাৰপিছত বাকী প্ৰায় মই মেটেৰিয়েলখিনি ভালটোৱে কৰি আছোঁ, ডুপ্লিকেট কৰা নাই।
1: মানে সেইটোৱে মই ক'ব বিচাৰিছোঁ যে বহুত আছে কিন্তু বহুতৰ পৰা নিকিনে আপোনাৰ পৰা বিচাৰিব, গতিকে সেইটো আপুনি ৰাখিব লাগিব, সেইটো কোৱালিটিটো মানে।
0: সেইটো কোৱালিটি আজি মোৰ 5 বছৰেই হ'ব, 21 চনতে আৰম্ভ কৰিছোঁ ব্যৱসায় হোৱাৰ পৰা, ঠিকে আছে বুলি ভাবি লৈছোঁ, মানুহে এতিয়াও লৈ আছে।
1: মানে কি আৰু, নিজৰ সেইটো কম্প্ৰমাইজ নকৰাকৈ চলিব লাগে নহয় জানো?
0: কম্প্ৰমাইজ কৰা নাই।
1: কিমান মানুহ জড়িত হৈছে আপোনাৰ এতিয়া লগত?
0: এতিয়া মোৰ 5টা
1: মহিলা নে?
0: মহিলা 2গৰাকী আছে, পুৰুষ আছে 3জন।
1: পুৰুষ আছে। আপোনাৰ ওচৰত কোনোবাই আকৌ তেনেকৈ প্ৰশিক্ষণ ল'ব বিচাৰে নেকি এই বিষয়ে? আৰু তেওঁলোকেও ধৰক ব্যৱসায় ভিত্তিত যদি কৰিব বিচাৰে তেনেকৈ কৰে নে লৈছে নে নলয়?
0: না, লৈছে লৈছে, অলৰেডি দুজনী ইষ্টাব্লিছ অলপ হৈছেগৈ আৰু, ইহঁতে দুখন হাল চলাইছে এতিয়া, মোৰ তাতে শিকি লৈ পিনে তেনেকুৱা। বাকী তাত থকা গাঁৱৰ মানুহবোৰ তেনেকৈ আহিব বিচাৰে, যোনে আহে সিহঁতক শিকাই দিওঁ তেনেকৈ।
1: হয় হয়। এগৰাকী মহিলা হিচাপে কিবা তেনেকুৱা অসুবিধা আপুনি পাইছে নেকি এই কামটো কৰি যাওঁতে?
0: অসুবিধাটো পাইছোঁ নোপোৱা নহয়, কাৰণ মানুহটো থাকে, মোৰ ল'ৰা ছোৱালী সৰু সৰু হৈ আছে।

0: তাৰ মাজতে এতিয়া মোৰ যিহেতু চখ আছে তাৰ মাজতে মোৰ ওলাই লওঁ আৰু, ৰাতি দিন নাই আৰু মোৰ। ইহঁতক স্কুল ওলোৱাৰ পাছতে মই সেইখিনি কামত লাগি যাওঁ।
1: ল'ৰা ছোৱালী কিমান ডাঙৰ আপোনাৰ?
0: ল'ৰা ছোৱালী ইমান ডাঙৰতে মেট্ৰিক দিব, ছোৱালী 5ত, ল'ৰা সৰুটো এই 1ত।
1: গতিকে আপুনি মানে দিনৰ সময়খিনি আপুনি সেই স্কুল যোৱাৰ পিছত ব্যস্ত থাকে?
0: নহয়, ব্যস্ত থাকোঁ।
1: সন্ধিয়ালৈ কাম নাথাকে চাগে নিশ্চয়?
0: থাকে, সন্ধিয়া ইহঁতক পঢ়াই শুনাই পঠাই মেলি, তাৰপিছত মোৰ ৰাতি কেতিয়াবা 11টা বাজি যায় ছিজনত কাম কৰোঁতে। এনেকুৱা এটা দিনো পাৰ হৈছে যে কাইলৈ মোৰ কাপোৰ দিবই লাগে, মই গোটেই ৰাতিও মানে কাম কৰি পাইছোঁ মোৰ দুটা ল'ৰাক লৈ পিনি। গোটেই ৰাতি ৰাতিপুৱা 6টা বজাত মেখেলা আৰম্ভ কৰি ৰাতিপুৱা 6টালৈকে শেষ কৰিছোঁ। তাৰপিছত তাক চিলাই মেলি ৰেডি কৰি দি থৈ আছোঁ। কষ্ট হয় কেতিয়াবা তেনেকৈ, কিন্তু ভালো লাগে।
1: সেইটোৱেই হয়, জড়িত হৈ থাকি। এইটো আপোনাৰ দুটা কাম হৈছে আৰু আপুনি এই যিটো 5গৰাকী মানুহ ৰাখিছে তেওঁলোকৰো পৰিয়াল চলি আছে,
0: চলি আছে,
1: গতিকে সেইটো এটা ডাঙৰ কথা। আপুনি তেওঁলোকক যে মানে আপ টু ডেট ৰাখিবৰ কাৰণে, সময়ৰ লগত মিল থাকিবৰ কাৰণে তেওঁলোকক আকৌ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰেনে? মানে তেওঁলোকেতো জানে কাম, কিন্তু আজিকালি মই আগতে ক'লোঁ যে প্ৰতিযোগিতাৰ কথা আহি যায়, নতুন নতুন ডিজাইনৰ কথা আছে, তেনেকৈ তেওঁলোকে শিকে নেকি ক'ৰবাত গৈ বা তেনেকুৱা কৰা নাই?
0: ট্ৰেইনিং তেনেকৈ দিব লগা নহয়, ডিজাইনটো সিহঁতক কৈ দিব লগা হয়,
1: কৈ দিলে কৰি দিব পাৰে,
0: কৈ দিব পাৰে। সিহঁতে সম্পূৰ্ণ ডিজাইনখিনি ক'ব লাগিব। তাৰ কিছুমানে ফটো দি দিয়ে, তাক ফটো দি দিওঁ, যদি নাই মোৰ অনবৰত লাগি থাকিব লগা হয়, সেইটোৱে আৰু।
1: আপুনি এনেই বাহিৰলৈ বা তেজপুৰৰ বাহিৰলৈ তেনেকৈ পঠোৱাৰ বা তেনেকুৱা চিন্তা কৰা নাই নেকি?
0: কৰিছোঁ, অলৰেডি গৈছে, বাহিৰলৈও গৈছে,
1: অসমতে ধৰক গুৱাহাটীলৈকে হওক বা আপোনাৰ তাত লখিমপুৰতো যায় চাগৈ?
0: লখিমপুৰলৈ যায়, কমে যায়, কিন্তু প্ৰায় মোৰ তেজপুৰ আৰু গুৱাহাটী, সেইটোত মানে বেছি মানে আহি যায় তেনেকৈ।
1: তাৰমানে আপোনাৰ বেছিকৈ ডিমাণ্ড কোনটোত আছে? আপোনাৰ আমাৰ অসমীয়া যিখিনি পাট মুগাৰ কথা, লগতে মিচিং আপোনালোকৰ সেয়াওতো আছে, সেইখিনিৰো ডিমাণ্ড আছে চাগৈ নিশ্চয়?
0: মিচিংটোতো পুৰা ডিমাণ্ড আছে,
1: তাত সেইটো বেছি ডিমাণ্ড আছে,
0: বেছি ডিমাণ্ড আছে। আমি পদ্মিনী কাপোৰযোৰ মানে সেইটো মাহঁতৰ দিনৰ পৰা চলি অহা, একদম বেয়া নহয় কাপোৰযোৰ, যি কৰোঁ মই পদ্মিনীয়ে কৰোঁ, বাকী বেলেগ কাপোৰ ইউজ কৰা নাই আজিলৈকে। আৰু যোনে লয় আৰু নেক্সট টাইম তাৰ অঙহি বঙহি তেনেকৈ আহি যায়, তেনেকৈ কাষ্টমাৰটো বাঢ়ি গৈ থাকে, গৈ আছে।
1: এতিয়া যিকেইখন শাল আছে আপোনাৰ, এয়াতো মানে অসমীয়া শাল নহয় আৰু, এতিয়াতো
0: জেকাৰ্ড মেচিনৰ,
1: হয় হয়,
0: উইভিং বুলি কয়,
1: উইভিং হয়, উইভিঙৰ পুৰুষেও তাৰমানে ধুনীয়াকৈ চলাব পাৰে নহয়,
0: পুৰুষে বেছিহে পাৰে।
1: আৰু মানে বঢ়োৱাৰ কথা ভাবিছে নেকি? আৰু
0: ভাবিছোঁ, নাভাবা নহয়, কিন্তু এতিয়া অলপমান পোৱালিকেইটা অকণমান ল'ৰা ছোৱালীকেইটা অলপমান আগবঢ়োৱাৰ পাছত
1: মানে বঢ়ালে আকৌ আপোনাৰ কৰ্মচাৰী আপুনি আকৌ নিয়োগ কৰিব লাগিব,
0: নিয়োগ কৰিব লাগিব। আকৌ থকা মেলা মই ফ্ৰীতে দিব লগা হয় ইহঁতক, তাৰপিছত বাকী খোৱা বোৱাটো নিজৰ কাপোৰৰ পৰা যিখিনি পইচা পাবলগীয়া থাকে সিহঁতে খোৱা বোৱাটো নিজেই কৰে।
1: তেওঁলোকে আপোনাৰ তাতে থাকে নেকি?
0: থকা মেলা
1: তাৰমানে দূৰৰ দূৰৰ নেকি তেওঁলোক?
0: প্ৰায় দূৰৰে, আছে কিন্তু কম আছে।
1: তেওঁলোকৰ দৰমহা হিচাপত দিব নালাগে?
0: দৰমহা নহয়, মানে কমিছন হিচাপে থাকে, কাপোৰ এযোৰত কিমানকে লয় এযোৰ।
1: এতিয়া আপুনি কৈছে যে সমস্যা থাকে বুলি, সমস্যাবোৰ মানে সকলো ব্যৱসায়তে থাকে। এতিয়া আপোনাৰ ধৰক সদায়তো মানে কি হয়, কেতিয়াবা হয়তো অকণমান লোকচানৰো সন্মুখীন তেনেকুৱা হয় নেকি?
0: হৈছে, হৈছে,
1: হয় ন? মানে আপুনি অৰ্ডাৰ লৈছে কিন্তু সেইটো আপুনি ধৰক তাত লাভ নোহোৱাকৈ আপুনি দিবলগীয়া হৈছে, তেনেকুৱা হৈ যায় নহয় জানো? সেইটো কিহৰ কাৰণে হয়? আপোনাৰ যিটো কেঁচামাল আনে সেইটোৰ দাম বেছি বা তেনেকুৱা ধৰণৰ কাৰণে হয় নেকি?
0: দামৰ লগত সেইটো হোৱা নাই, কেতিয়াবা শিপিনীয়ে ভুল কৰি দিয়ে,
1: তেতিয়া আকৌ নতুনকৈ বনাব লাগিব,
0: তেতিয়া আকৌ নতুনকৈ বনাব লগা হয় যায়। ৰিচেণ্টলি মোৰ আজি যোৱা বছৰ তেনেকৈ বিয়াৰ কাপোৰৰ যোৰহাটৰ আছিলে, তেনেকৈ মেইন ছেট বনাইছিলোঁ, মেইন ছেট বনোৱাত ভুল হৈছে তেনেকৈ। গুণাৰো মানে বেলেগ বেলেগ কালাৰ থাকে ন, একেটা গুণা যদিও মানে তাৰে নাম থাকে, সি যোনে শিপিনীজনী মানে ইটো ইটো মূৰত যিটো গুণা মাৰিছিলে সিটো মূৰত সেইটো মাৰা নহ'ল, তেনেকৈ মানে প্ৰায় কেতিয়াবা লোকচান হৈ যায়। তেতিয়া সিহঁতক যিখিনি এতিয়া মেইন ছেট এযোৰ ববলৈ হ'লে আমি 5,000-6,000 দিব লাগে, তেতিয়া সিহঁতক অকণমান কমাই মেলি দিওঁ আৰু, তেনেকুৱা টাইপ লোকচান হয়।
1: আৰু এনেকুৱাও হয় নেকি কেতিয়াবা, আপুনি ধৰক যেতিয়া এগ্ৰিমেণ্ট কৰিছে আপুনি সূতাৰ দামটো যি আছিলে পিছত বাঢ়িল, এনেকুৱা ধৰণৰ কেতিয়াবা হ'ব পাৰে চাগে?
0: এনেকুৱা
1: হৈ যায়, আপুনি বন্দোবস্ত কৰাৰ সময়ত যিটো আছিলে পিছত বাঢ়ি গ'ল আপুনি বনোৱাৰ সময়ত, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ অকণমান লাভটো আচলতে কমি যায় আৰু,
0: কমি যায়।
1: হয় হয়,
0: এই মুগাৰ ক্ষেত্ৰত মোৰ তেনেকুৱা হ'ল, আজি দুবছৰ আগতে অৰ্ডাৰ লোৱা তেতিয়া আছিলে 22,000 নে 23,000 আছিলে, এতিয়াতো পটককৈ 30,000 হৈ গ'ল পিয়ৰ মুগা কাপোৰ, মানে 1 কেজিৰ দাম। এতিয়া আমি যদি দিবলৈ আমি ইপিনিক দিব লগা হয় 6,000-7,000 কৈ,

0: এযোৰ কাপোৰত আমাৰ সোমাই যায় আধা কেজি
1: হয়
0: তেনেকে, কেতিয়াবা আধা কেজি নোলাই গৈ তেনেকুৱা হয়। তেনেকুৱাত অলপমান এতিয়া অলপ মিলাব দিগদাৰ হয়। যোৱা বছৰো এনেকুৱা এটা এবাৰ লছ হৈছে, পিয়ৰ টছত পিয়ৰ মুগা দি পানীত মাৰি থাকোঁতে, এবছৰ আগতে অৰ্ডাৰ আছিলে, তাৰপাছত দামটো মই অলপ কমকে ক'লো আগৰ নিচিনাকে, কিন্তু উপায় নাই, মই কাষ্টমাৰটো ৰখাবৰ কাৰণে সেইখিনি এক হেজাৰ বা পাঁচশ লছ হ'লেও মই দিব লগা হৈ যায়, দি দিওঁ আৰু তেনেকুৱা।
1: এনেই আমাৰ গামোচাৰ চাহিদাটো অলপ কম নেকি? এইটো আচলতে গামোচা বহুতেই বনাইতো নহয় জানো,
0: গামোচা অলপ দিগদাৰ হৈ যায় আমাৰ কাৰণে, গামোচাটো এভেইলেবল হৈ যায় আৰু বাহিৰৰ গামোচাখিনি সময়ত আহি যায়।
1: অঁ সেইটোৱে আমাৰ বজাৰখনত প্ৰভাৱ পেলাইছে আচলতে।
0: এতিয়া শিপিনীক আপুনি চাওক, গামোচাখনত এখন গামোচা বওঁতে এশ টকা দিব লাগে, সূতাৰ দামখিনি থাকে, তাৰপিছত এতিয়া বিক্ৰী কৰিব হ'লে দুশ টকাও কিছুমানে দিব নিবিচাৰে, ডেৰশ টকা দিব বিচাৰে এটা ফুল এনেকে থকা কিনে, তেনেকে অলপ মানে গামোচা কিনে অলপ লছ হৈ যায়।
1: এতিয়া এনেকুৱা ধৰণৰ ব্যৱসায়টো যদি আমাৰ উঠি অহা চামে কৰিব বিচাৰে কোনোবাই তেনেধৰণেৰে, আপুনি কেনেধৰণে তেওঁলোকক মানে পৰামৰ্শ দিব?
0: মইতো কৰিব লাগে বুলিয়ে ভাবোঁ, যিহেতু বাহিৰৰ মানুহখিনি ইমান এক্টিভ, এতিয়া যিখিনি ডিজাইন আমাৰ ইয়াৰ পৰা যায় সেই মেচিন মেটৰ কাপোৰ তোৰণ উলিয়াই দিয়ে সিহঁতে, গতিকে এতিয়া কি হৈছে আমাৰ ইয়াৰ মানুহবোৰ কাম কৰিব নিবিচাৰে। আপুনি বাহিৰ যিমানখিনি ইণ্ডাষ্ট্ৰি আছে তাতে চাব, চব বেংগলোৰৰ পৰা আহে মানুহ, মই বাৰু লগোৱা নাই, বেংগলোৰৰ পৰা মানুহ আহি পিনে আপুনি শিপিনীৰ কাম কৰি পিনে ইয়াৰ পৰা কিমান পইচা লুটিছে সিহঁতে। আমাৰ মানুহখিনি ওলাই আহিব নিবিচাৰে, কিন্তু যদি ওলাই আহে তেতিয়া কিন্তু বহুত ভাল হ'ব, লাভো হ'ব, বাহিৰলৈও আমি কাপোৰখিনি পঠাব পাৰিম। কিন্তু এতিয়া যিমান দেখিছোঁ বাহিৰৰ পৰা আমাৰ আহিয়ে আছে, চৰকাৰে কেতিয়াবা মানা কিবা কৰে, বিহু টাইমত কিবা কৰে, সেইটো অলপমান দেখাই দিয়ে, তাৰপাছত আকৌ কেইদিনমান পাছত একেটাই হৈ যায়,
1: হয় হয়
0: তেনেকুৱা হৈছে।
1: তেওঁলোকে প্ৰথমে এই ক্ষেত্ৰত মানে কি কৰিব লাগিব, প্ৰশিক্ষণটো ল'বই
0: লাগিব,
1: নহয়
0: লাগিব, আগ্ৰহ থাকিব লাগিব,
1: আগ্ৰহ থাকিবলৈ প্ৰথম কথা, আৰু প্ৰশিক্ষণ ল'ব লাগিব, আৰু তাৰপিছতে ধৰক আঁচনিৰ কাৰণে ডি আই চি বা এনেকুৱা ধৰণৰ যোগাযোগ কৰিব লাগিব, কাৰণ ডি আই চিৰ আঁচনিৰ নহ'লে বেংকেও লোন দিবলৈ অলপ অসুবিধা পায়, পোনপটীয়াকৈতো বেংকে নিদিব, লোন
0: নিদিয়ে নিদিয়ে, আপোনাৰ কামটো চাই ল'ব,
1: চাই ল'ব, হয় নাই। এতিয়া আচলতে এই ক্ষেত্ৰত মানে ডি আই চি বা তেনেকুৱা অন্য প্ৰতিষ্ঠানেতো সহায় কৰি আছে, মানে আপুনি আৰু কেনেকুৱা ধৰণৰ বিচাৰে, আপোনালোকে চৰকাৰৰ সহায় সহযোগিতা ঠিকেই পাইছেনে?
0: চৰকাৰেতো দি আছে, মই এইটো নহয়, কিন্তু মোৰ সম্ভৱ অকল সূতাখিনি যদি আমাক যদি কমকে দিয়ে, অলপ কমত দিয়ে, তেতিয়া আমি
1: কম দামত আৰু
0: কাষ্টমাৰক মানে অলপ কমাই পিনি কাপোৰ কিনি দিব পাৰি। এতিয়া এনেকুৱা হৈছে, এতিয়া কাপোৰ সূতা এক কেজি কিনিবলৈ হ'লে মোৰ টছৰ সূতা আমি আঠ হেজাৰকে কিনিব লাগে, তাই শিপিনীক দিব লাগে তিনি হেজাৰকে, তাৰপিছত বজাৰ যিহেতু বাহিৰৰ পৰা কাপোৰ যোনখিনি
1: মেচিন
0: কেজি হিচাপে তাৰে মানে শিপিনীক দিয়াৰ পৰা ধৰি কিবা পৰা ধৰি আমাৰ অলপমান দিগদাৰ হৈ যায়, লাইটৰ বিল চিলখিনিতো আছেই, সেইখিনি বাৰু নকওঁৱেই। যিখিনি মেচিন মেটৰ কাপোৰ আহে এতিয়া টছৰ, পিয়ৰ টছ বুলি মানুহে যিহেতু বিক্ৰী কৰে, সেইটো আপুনি সিহঁতে ছয় হেজাৰ সাত হেজাৰত দিব পাৰে, দি দিয়ে, তেনেস্থলত মোৰ কাপোৰযোৰ মই যদি দহ হেজাৰ নাপাওঁ, ডিফাৰেঞ্চটো মানে বহুত দিগদাৰ, মানুহে বুজি নাপায়, সেইটো সিহঁতে সাত হেজাৰতে বিচাৰে কেতিয়াবাই বা ছয় হেজাৰতে বিচাৰে, তেনেকুৱা হৈ যায় মানে, অলপ অসুবিধা হৈ যায় মানে মানুহক বুজাবৰ কাৰণে, কিছুমান জানি বুজিও নজনাকেও কিছুমান কৰে, তেনেকুৱা হৈ যায়।
1: এতিয়া এই বাহিৰৰ পৰা যি কাপোৰেই হওক বা যিটো গামোচাই আহে যে মানে সস্তাত দিয়ে, আমি নোৱাৰোঁ বা মানে আপোনালোকে নোৱাৰে, তাৰ কাৰণটো কি, মানে বাহিৰত সূতাৰ দামটো কম নেকি?
0: সূতা মানে আমি যোনটো সূতা ইউজ কৰোঁ সেইটো সিহঁতে এইটো নকৰে,
1: বেলেগ
0: বেলেগ, আপুনি আমাৰ গামোচাখিনি চাব, পকোৱা সূতা আপুনি যিটো গা মুচিব পাৰিব, কিন্তু বাহিৰৰ গামোচাটোতো নহ'ব, সেইটোতো পলিষ্টাৰ একেবাৰে পিছল, একোৱে নহয়, সেইটোৰ কাৰণে এই মেটেৰিয়েলটোৰ কাৰণে নোৱাৰে। আৰু যিহেতু সিহঁতে মেচিনত বনায়, সিহঁতে এক ঘণ্টাত সিহঁতে হাজাৰটা কাপোৰ উলিয়াই দিব, কিন্তু আমাৰ এযোৰ কাপোৰত আমাৰ এসপ্তাহ লাগি যায়, তেনেকুৱা কথা।
1: না না, সেইকাৰণে মানে সেইবিলাক দেখাতহে এনেই কিন্তু কামত নহয়, আৰু আমাৰতো অসমীয়াৰ মানে যিটো মানটো আচলতে হ্ৰাস কৰিছে আচলতে সেইটো কথাটো। আপুনি এইটোৰ বাদে আৰু বেলেগ কিবা চিন্তা কৰিছে নেকি, হস্ততাঁতেই আপুনি বঢ়াম বুলি ভাবিছেনে আৰু কিবা বেলেগ ব্যৱসায়?
0: সেইটোহে বঢ়াম, তাৰপাছত মোৰ মানে এটা মন আছে, মই খুব ভাল পাওঁ মানে নাৰ্চাৰী কৰি, ঘৰতে এতিয়া আপুনি মোৰ ফেচবুকটো খুলি চালে গম পাব, কোৱাৰ্টাৰত মই যেনেকৈ আছো।
1: আমাৰ শ্ৰোতাসকলৰ কাৰণে আপোনাৰ ফেচবুক কি নামত আছে, আপোনাৰ নামতে আছে?
0: জীৱন ট্ৰেডিশ্যনেল বুলি আছে।
1: ঠিক আছে বাৰু, শ্ৰোতাসকলে হয়তো চালে তাত গম পাব, নহয় জানো?
0: গম পাব তাতে।
1: অঁ, নাৰ্চাৰীৰ কাৰণে আপোনাৰ আপুনি আৰম্ভ কৰিছে নেকি?
0: নাই কৰা নাই, কিন্তু অলৰেডি মই বহুতখিনি মানে এতিয়াও মই প্লান কৰি থৈ দিছোঁ, কিন্তু নাৰ্চাৰীৰ কাৰণে এতিয়া মোৰ প্ৰশিক্ষণ ল'ব লাগিব।

0: এটা ঘৰুৱা ভাবে মই ইউজ কৰি আছো, যিহেতু প্ৰশিক্ষণ লোৱা নাই আৰু ঘৰো বনাব লাগিব তেনেকে, সেইটো মোৰ প্লেনিং এটা যদি পাৰো ভাবো আৰু। এইটো
1: ঠিক আছে, যদি ঠাই আছে আপুনি এইটো আৰম্ভ কৰিব পাৰে, নহয় জানো?
0: ঠাই আছে,
1: হয় হয়, সেইমতে আগুৱাই যাওক আৰু আমাৰ শুভেচ্ছা থাকিলে।
0: থেংক ইউ।
1: আচলতে যিকোনো কাম কৰিয়েই মানুহ স্বাৱলম্বী হ'ব পাৰে, নহয় জানো?
0: এটা
1: চাকৰিয়ে যে কৰিব লাগিব কথা নাই, বা যিকোনো এটা পাৰ্টিকুলাৰ ব্যৱসায় কৰিলেহে যে লাভ হ'ব তেনেকুৱা কথা নহয়। বহুতে বেলেগ বেলেগ ধৰণৰ কাম কৰি তেনেকে চলি আছে বা স্বাৱলম্বী হৈ আছে, কাৰোবাক তেনেকে মানে নিয়োগো কৰিছে, গতিকে আপুনি সেই পাঁচটা পৰিয়ালো চলাই আছে, নিজেও চলি আছে, গতিকে এনেধৰণৰে এটা নিজৰ আচলতে আত্মবিশ্বাসটো লাগিব এই ক্ষেত্ৰত আৰু সাহসটো লাগিব, নহয় জানো? ঠিক আছে বাইদেউ, আপোনাৰ সৈতে কথা পাতি ভাল লাগিল আৰু আমাৰ যুৱক যুৱতীসকল নিশ্চয় এই অনুষ্ঠানটো শুনি তেওঁলোকেও আগ্ৰহী হ'ব এনেধৰণৰ কাম কৰি স্বাৱলম্বী হ'বৰ বাবে, চাকৰিমুখী নহৈ তেওঁলোকে যাতে ব্যৱসায়টো
0: ওলাই আহিব লাগে। যিহেতু ঘৰত মাটি ঢেৰ থাকে, মই ভাবোঁ যাৰ মাটি আছে সিহঁতে সাংঘাতিক, সিহঁতে অকল ধান খেতি কৰিলে যে খাবলৈ পাব সেইটো নহয়, আজিকালি ধান খেতিতকৈ মানে সদায় লাগি থকা পাৰ্মানেণ্টলি আপুনি এটা তামোলকে লগালে, নাৰিকলকে লগালে, সেইটোতো ইমান কষ্ট নহয়,
1: নহয় হয়,
0: বহুতখিনি কাম আছে যদি আগ্ৰহ থাকে, তাৰ ওপৰত কোনোবা আগ্ৰহ লাগিব কিবা কৰিব তেতিয়া নিশ্চয় ছাকচেছ হ'ব।
1: হয় হয়,
0: মই বাৰু ইমান ছাকচেছ এতিয়ালৈকে হোৱাগে নাই, কিন্তু
1: তথাপিও এটা মানে হেৰি কৰিছে, নহয় জানো?
0: মানে মনত ভাবোঁ মানে যদি পাৰে যা গোটেই ঘৰৰ মানুহে যদি মিলি কিনে কাম কৰে তেতিয়া চাকৰিৰ প্ৰয়োজনে নাই।
1: হয় হয়, ঠিক আছে বাইদেউ, এইখিনি কথা আমাৰ শ্ৰোতাসকলক জনোৱাৰ বাবে, বিশেষকৈ আমাৰ যুৱক যুৱতীসকলক, উঠি অহা যুৱক যুৱতীসকলক, তেওঁলোকে হয়তো অনুপ্ৰাণিত হ'ব আৰু আপুনি আহি এইখিনি কথা আমাৰ ষ্টুডিঅ'ৰ মজিয়াত কোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
0: থেংক ইউ।
1: ইমান পৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত এগৰাকী উদ্যোগী মহিলা ৰঞ্জিলা মিলি দলেৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটি শুনিলে। এতিয়া নিবেদন কৰিছোঁ নন্দেশ্বৰ তেৰেণ আৰু সংগীতবৃন্দৰ কণ্ঠৰ কাৰ্বিৰ লোকগীত।

শ্ৰোতাসকল, শুনাব লৈছে এইবাৰ নৰবাহাদুৰ দৰ্জী আৰু সংগীবৃন্দৰ কণ্ঠৰ নেপালী লোকগীত

0: and Devdutt Padikkal power India to 503 against host Sri Lanka. That's all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ ধনীৰাম সাউণ্ড আৰু সংগীবিন্দ্ৰৰ কণ্ঠৰ নামৰ অনুষ্ঠান।

ভগবানে কলে শুনা শঙ্কৰ, হে ঋতুঘৰ নাৰী ৰূপ মায়া কুৎসিত, দৰ্শনে কটাইখে মুনিৰো হৰচিত, আৰু শুনা দৰ্শনে কৰে তপ জপ যোগ ভংগ, ও জানি

জনরতাত মহাকুতুহল, তুমি মহাযোগীৰ দেখি পাৰ কোন ফল। তেতিয়া মহাদেৱ কলে, দেখাই বহু তেন্তে আজি সেহি নাৰী বেশ।

মূৰ্ছনা মূৰ্ছনা অনুষ্ঠানটিৰ প্ৰথম বাৰ্তাটি পঢ়িব লৈছোঁ। মিছামৰা গোলাঘাটৰ তেলীয়া সোণাৰী গাঁৱৰ পৰা অজিত কুমাৰ শৰ্মা, প্ৰণামী শৰ্মা, অকুশ পৰাশৰ, জিতুমণি পৰাশৰ, প্ৰজ্ঞাপ্ৰিয়া পৰাশৰে মূৰ্ছনা অনুষ্ঠানটিৰ জৰিয়তে পবিত্ৰ ভাদমাহ উপলক্ষে এটি দিহানাম শুনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু লগতে পবিত্ৰ ভাদমাহৰ শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে এনেদৰে মূৰ্ছনা অনুষ্ঠান শুনি যাব আৰু আগলৈকো মৰম দি যাব। শ্ৰোতাসকল, এতিয়া জোনটি দেৱী আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি দিহানাম শুনাব লৈছোঁ।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: তেজপুৰৰ পৰা অভিজিত কলিতাই মূৰ্চনা অনুষ্ঠানটিৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৰচিত পাৱে পৰি হৰি শীৰ্ষক গীতটি জুবিন গাৰ্গৰ কণ্ঠৰ শুনিবলৈ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। আমি আপোনাৰ অনুৰোধ ৰক্ষা কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এনেদৰে আপোনাৰ প্ৰিয় অনুৰোধৰ গীতটি শুনিবৰ বাবে মূৰ্চনা অনুষ্ঠানলৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব আৰু মৰম দি থাকিব।

0: গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: মৰাণহাটৰ পৰা সন্ধ্যাৰাণী গগৈয়ে মূৰ্চনা অনুষ্ঠানটিৰ জৰিয়তে অংগৰাগ মহন্তৰ জোনাকে বিচাৰে কি শীৰ্ষক গীতটি শুনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ এই গীতটি চন্দ্ৰকান্ত টাইট, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, অজিত শৰ্মা, প্ৰস্তুতি শৰ্মা, বিনোদ গগৈ, সোণাৰাম লালু সকলোলৈ উপহাৰ

পে আগবঢ়াব বিচাৰিছে। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এনেদৰে মূৰ্ছনা অনুষ্ঠান শুনি যাব আৰু মৰম দি যাব।

শেষৰ বাৰ্তাটি পঢ়িব লৈছোঁ। জোনাই মেচাকি চাপৰিৰ ৰাম সিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে মূৰ্চনা অনুষ্ঠানটিৰ জৰিয়তে জুবিন গাৰ্গৰ কণ্ঠৰ ভবাই নাছিলোঁ শীৰ্ষক গীতটি শুনিবৰ বাবে আশা প্ৰকাশ কৰিছে। তেওঁ এই গীতটি ৰমেশ পাত্ৰ, অমল বসুমতাৰী, ভাইকন মুণ্ডা, সন্ধ্যাৰাণী গগৈ, সোণাৰাম লালুং, চন্দ্ৰকান্ত টাইট, অজিত কুমাৰ শৰ্মা, বিনোদ গগৈ, পুতুল বৰুৱা, নীলোৎপল দুৱৰা সকলো লোকে উপহাৰ হিচাপে দিব বিচাৰিছে। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধী গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এনেদৰে আপোনাৰ প্ৰিয় অনুষ্ঠান মূৰ্চনা শুনি যাব আৰু মৰম দি যাব।

0: মূৰ্চনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এতিয়া নিবেদন কৰিছোঁ বিয়লি ৰং অনুষ্ঠানটিৰ। এই অনুষ্ঠানটিত জ্যোতি ভাৰতীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, জ্যোতিকলা কেন্দ্ৰৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা তেজপুৰৰ জ্যেষ্ঠ শিল্পী সদ্যপ্ৰয়াত লিখন শৰ্মাৰ সৈতে হোৱা পূৰ্বে প্ৰচাৰিত সাক্ষাৎকাৰটি শুনাব লৈছোঁ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ বিয়লিৰ ৰং।

0: আজিৰ বিয়লি ৰং অনুষ্ঠানৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ এগৰাকী জ্যেষ্ঠ শিল্পী জ্যোতি ভাৰতী পকীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা জ্যোতিকলা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত লিখন শৰ্মাক নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ বিয়লিৰ ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজিৰ অনুষ্ঠানত আমি আপোনাৰ বিষয়ে কথা পাতিম, আপোনাৰ শৈশৱৰ পৰা বৰ্তমান সময়লৈকে আপুনি কেনেদৰে জীৱন অতিবাহিত কৰিছে এই বিষয়ে। প্ৰথমে আপোনাৰ শৈশৱৰ বিষয়ে জানি লওঁ, কওকচোন আপোনাৰ শৈশৱৰ সময়ছোৱাৰ বিষয়ে।
1: মোৰ জন্ম হৈছিলে 1952 চনৰ 8 ছেপ্টেম্বৰত।
0: হয়।
1: মোৰ ঘৰ বাম পৰ্বতীয়াৰ পাৰ্বতী নগৰ অঞ্চলত। মোৰ জন্মতে তাৰমানে মোৰ এটা চকু বেয়া আছিলে।
0: হয়।
1: জন্মৰ পৰাই মোৰ চকু এটা বেয়া আছিলে, সেইকাৰণে মোৰ পঢ়া শুনাটো অলপ দেৰিকৈ দিছিলে। ভাবিছিলে কি মই পঢ়া শুনাত অসুবিধা পাম। তাৰপিছত পঢ়া আৰম্ভ কৰিলোঁ, ওচৰৰে স্কুল এখনত দিলে, দূৰৰ স্কুলত দিবলৈ ভয় কৰিলে।
0: হয়।
1: আৰু তেতিয়া আমাৰ ঘৰৰ অৱস্থাও সিমান ভাল নাছিলে, গতিকে আমি ওচৰৰ স্কুলখনতে পঢ়ি পাছ কৰিলোঁ। পাছত যেতিয়া মই হাইস্কুল পালোঁ, হাইস্কুলত যেতিয়া মোক চকুৰ ডক্টৰে চালে, চোৱাৰ পাছত কৈছে তই কিমান পঢ়িছ মোক ক'লে, তেতিয়া মই ক'লোঁ যে মই বৰ্তমান হাইস্কুল পাইছোঁহি, হাই ছেকেণ্ডেৰী, তেতিয়া হাই ছেকেণ্ডেৰী আছিলে। হাই ছেকেণ্ডেৰীলৈকে পঢ়াৰ পাছত কিবা ব্যৱসায় ব্যৱসায় কৰিবি, আৰু পঢ়িব নোৱাৰিবি, তোৰ চকু আৰু বেয়া হৈ যাব। কিন্তু মই সেইটো নকৰোঁ।

0: কৰিলোঁ। আল্টিমেটলি মই পঢ়া শুনাতে লাগিলোঁ, কলেজলৈ গ'লোঁ, হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, জীৱনত কোনোবাৰ ফেইল নকৰাকৈ সুখ্যাতিৰেই পাছ কৰিলোঁ।
1: হয়,
0: মোৰ যে চকু এটা বেয়া, মই সেইটো মই আহিবলৈ মানে মই নিদিলোঁ, একেবাৰে নিদিলোঁ। সৰুৰে পৰাই যেতিয়া মই স্কুলত যাওঁ, তবলাৰ প্ৰতি এটা মানে কি, মই ওচৰৰ ল'ৰাকেইটাই গান গাই মই টেবুলত তাবলা বজাওঁ। তেতিয়ালৈকে মোৰ ঘৰত কোনো তবলা নাছিল, মই ক'তো শিকাও নাছিলোঁ। তাৰপিছত মোৰ উপনয়ন হ'ল। উপনয়নত মই ক্লাছ ছিক্সত পঢ়ি আছিলোঁ তেতিয়া। উপনয়নত মোৰ আইতা আছিলে, দেউতাৰ মাক তাৰমানে। আইতাই ক'লে তোক কি লাগিব উপনয়নত, মোৰ দাদা আৰু মোৰ একেলগে হৈছিলে, দাদাক এটা সোণৰ আঙুঠি দিছিলে। মোক ক'লে কি লাগিব, মোক কৈছে মোক তাবলা এযোৰ লাগিব। তাবলাযোৰৰ দাম 35 টকা আছিলে তেতিয়া, এযোৰ তাবলা, মাটিৰ তাবলা। মোক তবলা এযোৰ দিলে। তাৰপিছত মই তবলাযোৰত বজাবলৈ ল'লোঁ, কিন্তু তেতিয়াতো মই জ্ঞান নাছিলোঁ, অজ্ঞানী। কেইদিনমান বজোৱাৰ পাছত বজোৱাৰ ছিষ্টেম নাজানিছিলোঁ, কাৰণ শিকা নাছিলোঁ ক'তো। আল্টিমেটলি ফাটি থাকিল, ফাটি থাকিলে বনাব যে লাগে, সেইটো ক'ত বনাব লাগে সেইটোও নাজানো। তো মই সেই তবলা তেনেকৈ টেবুলত বজাই বজাই কৰিলোঁ। তাৰপিছত মোৰ খুৰা এজনে ৰেডিঅ'ত আঁকিলে 1962 চনত। 62 চনত ৰেডিঅ'টো কিনাৰ পাছত ৰেডিঅ'টো অন কৰি লওঁ, আৰু পাতলা টেবুল এখন আছিলে, পাতলা টেবুলখনতে মই তবলা আৰম্ভ কৰিলোঁ বজাবলৈ। তাতেই সেই গান গাই থাকে ৰেডিঅ'ত, মই তবলা বজাই থাকোঁ, আৰু তেনেকৈয়ে মই তাবলাটো শিকিলোঁ। অৰ্থাৎ মই ৰিদমটো মোৰ বডিত আহিল তাৰমানে।
1: হয়, যদিও আপোনাৰ ঘৰত সংগীতৰ কোনো পৰিৱেশ নাছিল?
0: নাছিলে, নাছিলে। এজন খুৰাই অৱশ্যে মোৰ তবলা বজাইছিলে এটা সময়, আমি যেতিয়া বহুত সৰু আছিলোঁ, এল পি স্কুলত পঢ়াৰ সময়ত, তেতিয়া আমি দেখিছিলোঁ খুৰাজনে তবলা বজোৱা, তেতিয়াই মোৰ ইণ্টাৰেষ্টটো বাঢ়ি, খুৰাজনৰ দেখা পায়েই মোৰ ইণ্টাৰেষ্টটো বাঢ়িছিলে আচলতে। এতিয়া আমাৰ পৰিয়ালত তেনে সংগীতৰ নাছিলে, যদিও নাটকৰ আছিলে, দেউতাই নাটক কৰিছিলে, এক্টিং কৰিছিলে, সেইফালৰ পৰা ভূতকৰ মোৰ বডিত
1: সংস্কৃতিৰ এটা পৰিৱেশ আছিলে। হয়, শিক্ষাও আপুনি ক'লে যে আপুনি চকুৰ যিটো আপোনাৰ সমস্যা সেইটোক আপুনি দুৰ্বলতা হিচাপে নল'লে, আপুনি শিক্ষা গ্ৰহণ কৰিলে। এতিয়া শিক্ষাৰ বিষয়ে কথা পাতোঁ।
0: ঘৰৰ ওচৰৰ গৰিমাতা বিদ্যালয়ত এল পি স্কুল পঢ়িছিলোঁ, তাৰ পৰা পাছ কৰি তেতিয়া তৃতীয় শ্ৰেণীলৈকে হৈছিলে স্কুলবিলাক, এল পি স্কুলবিলাক। তৃতীয় শ্ৰেণীৰ পাছ কৰাৰ পাছত মোক এডমিশ্যন দিলে তেজপুৰ একাডেমি। আমাৰ পৰিয়ালৰ মানে গোটেইখিনি তেজপুৰ একাডেমিতে পঢ়িছিলে। তেতিয়া তেজপুৰ একাডেমিৰ প্ৰিন্সিপাল আছিলে মহেন্দ্ৰ বৰঠাকুৰ নেকি, অঁ বৰঠাকুৰ ছাৰ আছিলে। তেখেতৰ অধীনতে মই পঢ়া আৰম্ভ কৰিলোঁ। তাত পঢ়ি মই যিকেইটা ক্লাছত যেতিয়াৰ পৰাই পঢ়িছোঁ, ক্লাছত মই সদায় ফাৰ্ষ্ট ডিভিজনেই পাই আহিছিলোঁ। কিন্তু মোৰ আটাইতকৈ দুৰ্বলতা আছিলে অংক। হাইস্কুলত মই অংকটো পৰা নাছিলোঁ। মোৰ লগৰ এজনে আছিলে, সি মোক অংকটো শিকাই দিয়ে, আৰু স্কুলত ক্লাছত যেতিয়া অংক কৰিবলৈ কয় সি শিকাই দিয়ে। মই তেনেকৈ তাৰ পৰাই শিকি শিকি অংকটো ছাৰক দেখাওঁ আৰু, কিন্তু মই নিজে একো নাজানিছিলোঁ। সেইকাৰণেই বোধ কৰোঁ মই অংকত শেষলৈকে বেয়া হ'লোঁ। কিন্তু ক্লাছ টেনতো মই অংকত পাছ কৰিব লাগিব। ক্লাছ টেন পালোঁ, তেতিয়া বোৰ্ডৰ পৰীক্ষা হয়, আমাৰ মেট্ৰিক নাছিলে আমাৰ দিনত। মেট্ৰিক নকৰিয়ে বোৰ্ডে 5টা ছাবজেক্ট লৈ তাত অংকটো আছিলে। বাকী সব ছাবজেক্টত ভাল নম্বৰ পাই আছোঁ, কিন্তু অংকত কাৰণে মই কি কৰিম এতিয়া ভাবি চিন্তি কি কৰিলোঁ, মই সৰু সৰু কিছুমান এক নম্বৰীয়া অংক থাকে, এই এক নম্বৰীয়া অংককেইটা মই মুখস্থ কৰিলোঁ। আৰু মোৰ মুখস্থ শক্তিটো বহুত বেছি আছিলে, জ্যামিতি সব মুখস্থ হৈছিল, আৰু গ্ৰাফখন জানো মই, বাকী অংক একো বুজিয়ে নাপাওঁ, নহয় এলজেব্ৰা অংক একো বুজি নাপাওঁ। তাৰপিছত সেই সৰু সৰু অংককেইটা কৰিলোঁ, মই জানো সেইকেইটা শুদ্ধ হ'ব, আৰু জ্যামিতিখিনি শুদ্ধ হ'ব বুলি জানো, আৰু গ্ৰাফখন শুদ্ধ হ'ব। গতিকে আমি 23 পাব লাগে, 75ৰ ভিতৰত 23 নম্বৰ পাব লাগে। মই সেই 23 নম্বৰেৰে এনচাৰ কৰিলোঁ, বাকী একো নাজানো। সেই কিন্তু পৰীক্ষাত সেই 23 নম্বৰটো পালোঁ। পাই পেলাই ক্লাছ টেনৰ পৰা বাকীবিলাক ছাবজেক্টত মোৰ কিন্তু বহুত ওপৰত মাৰ্ক, হায়েষ্ট মাৰ্কেই পাইছোঁ চবতে। আৰু সেইকাৰণে মই ক্লাছ টেনৰ পৰা ক্লাছ 11লৈ ফাৰ্ষ্ট ডিভিজনেই পাই
1: আহিছিলোঁ।
0: তাৰপিছত 11ৰ পৰা মই তেতিয়া 11 ক্লাছ এবছৰীয়া আছিলে, তাতে একাডেমিতে 11 ক্লাছ কৰিলোঁ। ক্লাছ কৰি 72 চনত দৰং কলেজ পাইছোঁগৈ। দৰং কলেজত মোৰ পলিটিকেল ছায়েন্স আৰু ইকনমিক্স লৈ পেলাই দৰং কলেজত পঢ়িলোঁ। পঢ়াৰ পাছত সব গোটেইখিনি ঠিকে আছে, তাত কলেজলৈ যোৱাৰ পাছতে মোৰ আচল সাংস্কৃতিক জীৱনটো আৰম্ভ হৈছে, সেইখিনি ক'ম বাৰু পাছত। দৰং কলেজৰ পৰা 75ত মই কলেজ শেষ কৰিলোঁ। শেষ কৰি পেলাই মই বাকী চাকৰি সন্ধানত লাগিলোঁ, কিন্তু চাকৰি বহুদিন মানে অৰ্থাৎ BA পাছ কৰাৰ 11 বছৰ পাছতহে মই চাকৰি পাইছোঁ। তাৰ আগলৈকে মই কি কৰিলোঁ, সেই যে তাবলাটো শিকি আছিলোঁ, যদিও মোৰ কাৰো ওচৰত শিকা নাছিলোঁ ফৰ্মেলি, তথাপিতো মই সংগত হিচাপে লৈ চবতে সংগত কৰি ফুৰিলোঁ। গোটেই ফাংচন, বিভিন্ন ধৰণৰ ফাংচন, বা কাৰোবাক শিকোৱাব লাগে যদি শিকাবলৈ আৰম্ভ কৰিলোঁ, তেনেকৈয়ে মোৰ লাইফটো চলি থাকিল। তাৰপাছতে মই চাকৰিত
1: সেই সময়খিনিত পঢ়া শুনাৰ বাহিৰেও আৰু আন কি কি কাম কৰিছিলে বিদ্যালয় মহাবিদ্যালয়ত থকা সময়?

0: পিছত
1: মই এল পি স্কুলত তেনেকৈ একো কৰা নাছিলোঁ, কিন্তু হাইস্কুল যেতিয়া পালোঁ হাইস্কুলত মোৰ লগৰ দুজনমানে গান গাইছিলে। তাৰপিছত সেইখিনি সময়ত যেতিয়া আমাৰ প্ৰথম টিচাৰ গুচি যায়, ছেকেণ্ড টিচাৰজন আহিবৰ আগতে আমি সেই গান গাই মই টেবুলত তাবলা বজাওঁ, তেনেকেই ক্লাছবিলাক পাৰ কৰি থাকোঁ, সদায় গান চান গাই আমি তাবলা বজাওঁ। তাৰপিছত স্কুলৰ ফাংচনবিলাক হয় নহয়, এনুৱেল ফাংচনবিলাক হয়, মইতো তবলা তেতিয়ালৈকে বজোৱা নাই, সেই সৰুতে যেতিয়া মই গাইডাই দিছিলোঁ সেইটো ফাটিলেই, তথাপি মোৰ এটা কনফিডেণ্ট এটা আছিল যে মই পাৰিম বজাব। স্কুলত তেনেকৈ বজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু সেইখিনি সময়ত আমাৰ একাডেমি স্কুলত নৰেশ্বৰ শৰ্মা নামৰ এজন টিচাৰ আছিলে, তেখেতে তবলা বজাইছিলে। তেখেতৰ এই গোটেই ফাংচনখন তেখেতেই চলায়, আমাক আৰু চুবলৈ নিদিয়ে, আমি সৰু ল'ৰা বুলি ভাবি চুবলৈ নিদিয়ে, তেনেকৈ থাকিল। কিন্তু মই কবিতা আবৃত্তি বা এই ধৰণৰ কৰিছিলোঁ আৰু নাটক কৰিছিলোঁ। আচলতে মোৰ প্ৰথম ইণ্টাৰেষ্ট নাটকত আছিলে, নাটক আৰম্ভ কৰিছিলোঁ, নাটক চাটক কৰিছিলোঁ, তাৰপিছত গান গাবলৈও চেষ্টা কৰিছিলোঁ, কিন্তু গান মানে মোৰ সুৰত নাথাকে, বিসুৰা হয়, গতিকে গানটো মই এৰিয়েই দিলোঁ। কিন্তু নাটকটো বহুত দিনলৈকে থাকিল, কলেজত গৈও নাটকেই কৰিছিলোঁ প্ৰথমতেই, নাটকৰ প্ৰতি ইণ্টাৰেষ্টটো বেছি আছিলে, সেইকাৰণে পাছলৈ গৈ পেলাই বোধকৰো মোৰ সেইটো কাৰণেই নেকি নাটকৰ আৱহ সংগীতসমূহত মই কৰিব পাৰিছিলোঁ আৰু,
0: নাটকৰ জড়িত হৈ আছিলোঁ কাৰণে। হয়, আৰু শৈশৱৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈয়ে পৰিলে লাহে লাহে। এতিয়া সেই আপোনাৰ সাংস্কৃতিক জীৱনটোৰ বিষয়ে আমি জানিবলৈ বিচাৰিম।
1: মই কৈছিলোঁৱেই যে 72 চনত মই 1972 চনত দৰং কলেজ পাইছিলোঁ, তেতিয়া সেইখিনি সময়তে মই কৈছোঁ যে মোৰ বন্ধু এজনে গান গাইছিলে, সেই একেলগে আমি কলেজ পাইছোঁ, গ'লোঁ কলেজ যুগ চলিছে, মই কলেজ যুগত তেতিয়া প্ৰথমবাৰ গৈ নাটক কৰিলোঁ, নাটক কৰি মই ছাপৰ্টিং এক্টৰ এৱাৰ্ডো পাইছোঁ তাত। তাৰপিছত মোৰ লগৰজনে ক'লে যে মই এটা হেৰি গাম, গজল গাম, তই বজাব লাগিব, মই ঠিক আছে বজাম বাৰু। তাৰপিছত এই ষ্টেজত উঠিব লগা কম্পিটিশ্যন চলি আছে, গজলৰ কম্পিটিশ্যন, মই কৈ পেলাই সেই ল'ৰাজনৰ লগত তবলাযোৰ বজাই দিলোঁ। বজাই দিওঁতে তাৰতো গজল ভাল হ'ল, ভাল হোৱাৰ পাছত তাৰ লগত বজোৱা মোক দেখা পালে, আৰু তেতিয়াৰ পৰা মই নামিব নোৱাৰিলোঁ। আগতে দৰং কলেজৰ সন্মুখত ইউনিয়ন হলৰ কাষত এটা ষ্টেজ বনায়, ষ্টেজ বনাই তাৰ ওপৰতে কম্পিটিশ্যনবিলাক হয়, ৰাতিপুৱা আৰম্ভ হয় আৰু ৰাতি শেষ হয়। এই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই ষ্টেজৰ ওপৰত বহি, টিঙৰ চকী আছিলে, টিঙৰ চকী এখনত বহি থাকোঁ, কোনোবা আহে মই বজাওঁ, তেনেকৈ গোটেই ৰাতিলৈকে মই বজাওঁ। আমাৰ অৰ্থাৎ সেইদিনা যে প্ৰথম উঠিলোঁ ষ্টেজত, তাৰপাছত মই নামিব নোৱাৰিলোঁ কলেজত, আৰু কলেজ এৰালৈকে, ইভেন কলেজ এৰাৰ পাছলৈকে মই কলেজত মানে তবলা বজাব লগা হৈছিলে, তাৰ মাজে মাজে নাটকো কৰিছোঁ। তাৰপিছত সাহিত্য সভা ভৱনত তেতিয়া নবীন চন্দ্ৰ কাঠ হাজৰিকা আছিলে, তাত বহুত ফাংচনবিলাক হৈ থাকে, তেতিয়া মই তালৈ যাওঁ, তাত গৈ পেলাই মইনা পাৰিজাত, শিশু মেলা, তেনেকুৱাবিলাকত তাবলা বজাওঁ। তেতিয়ালৈকে মই কোনো ডাঙৰ আৰ্টিষ্টৰ লগত বজাই পোৱা নাছিলোঁ এই কলেজত থকা সময়তে, পাছলৈ গৈ কিন্তু বহুত তেনেকুৱা ডাঙৰ আৰ্টিষ্টো হৈছে। এইধৰণে পাৰ কৰিলোঁ প্ৰথম পৰ্যায়টো, অৰ্থাৎ তাবলা যে মই চবৰ লগত বজাব পাৰিম এটা কনফিডেণ্ট আহি গ'ল, কিন্তু তেতিয়ালৈকে মই তাবলা কাৰ ওচৰত শিকা নাছিলোঁ। তাৰপিছত বিহু ফাংচনসমূহত মই ওচৰৰ গাঁৱৰ ফাংচনবিলাকত বজাই থাকোঁ খুব। এবাৰ দা ধৰাৰ ওচৰত যিখন পাম পৰ্বতীয়া, তাত বজাবলৈ গ'লোঁ বেলেগৰ লগত, মোক ক'লে যে দিলীপ চৌধুৰী আহিব, দিলীপ চৌধুৰীৰ লগত তুমি বজাব লাগিব। তেতিয়ালৈকে ৰেডিঅ' আৰ্টিষ্ট বুলি ক'লে আমি এটা বেলেগ ভাবোঁ নহয়, তেতিয়া দিনত ৰেডিঅ' আৰ্টিষ্ট মানে খুব ভাল ডাঙৰ আৰ্টিষ্ট আৰু। দিলীপ চৌধুৰীৰ গানটো শুনিছোঁ ৰেডিঅ'ত, তেতিয়া মই দূৰ দূৰ অলপ কঁপিছোঁ, কাৰণ মই তেনেকুৱা আৰ্টিষ্টৰ লগত বজোৱাই নাই। তেতিয়া দিলীপ দা আহে, দিলীপ দাটো চিনি নাপাওঁ আমি। তাৰপিছত আহিল ষ্টেজত, আহি কৈছে কোনে বজাব মোৰ লগত, মোক দেখাই দিলে, অঁ ভাইটি তুমি বজাব বুলি ক'লে, মই চাওঁ মই বজাম। তাৰপিছত গানকেইটা চাব লাগিছিল নেকি, একো দৰকাৰ নাই চাবলৈ, মই ষ্টেজৰ ওপৰত গাম, তুমি বজাব পাৰা যেতিয়া চবে বজাব পাৰিবা, ডাইৰেক্ট ষ্টেজৰ ওপৰত, মই কেতিয়াও এটা কি গাব তেতিয়ালৈকে নাজানোৱেই।
0: হয়,
1: এতিয়া ষ্টেজৰ ওপৰত উঠাই দিলে মোক, মই বজালোঁ, কিন্তু ভালেই হ'ল। আৰু তেতিয়াৰ পৰা যিমান ফাংচন হয় দিলীপ চৌধুৰীৰ মই বজাওঁ, আগতে বংকিম শৰ্মাই বজাইছিলে এটা সময়ত, তাৰপিছত তেখেতক এৰি মোক লৈ আৰু তেতিয়াৰ পৰা যিমান শেষলৈকে, একদম মৃত্যুৰ বয়সলৈকে মই দিলীপ চৌধুৰীৰ লগত বজোৱা আৰম্ভ কৰিলোঁ। আৰু সেইখিনি সময়তেই মোৰ আচল মানে কালচাৰ লাইনটো বেছি ইম্প্ৰুভ হ'ল, লাহে লাহে কনফিডেন্স যেতিয়া বাঢ়ি গ'ল, বাঢ়ি যোৱাৰ পাছত জয়মতী পথাৰত ৰুদ্ৰ বৰুৱা আহিছিলে, ইনগ্ৰেশ্যন কৰিব আহিছিল আচলতে, কিন্তু এইটো এতিয়া প্ৰণৱ বৰা নামৰ এজন আছিলে, চিনি পায় সবেই আবৃত্তিকাৰক, তেখেতৰ আগত ক'লে যে মোক এজন তবলা বাদক লাগিব, মই ৰাতি গান গাম। মই আছিলোঁ, তাৰপিছত কাষতে বহি আছিলে প্ৰেম বাহাদুৰ হাৰমনিয়াম বজাই, তাৰপিছত ক'লে যে ঠিক আছে দি দিম আৰু। ষ্টেজৰ ওপৰত উঠিলে লেকচাৰ দিবলৈ একো গান চোৱা নাই, কিন্তু

কি গাব নাজানো। তাৰপিছত উঠি পেলাই ৰুদ্ৰপুৰৰ লগত বজোৱা আৰম্ভ কৰি এটা গান গাম বুলি কৈছিলে, কিন্তু পাঁচ ছটামান গান গাব লগা হ'ল পাব্লিকৰ হেৰিত অনুৰোধত। গতিকে মই তেতিয়াই সেই ৰুদ্ৰপুৰৰ লগত বজোৱা আৰম্ভ কৰিলোঁ প্ৰথম। তেতিয়া দেখিছোঁ মই ইমান ডাঙৰ মানুহৰ লগত বজাব পাৰিছোঁ যে এতিয়া বজাব পাৰিম আৰু চবৰ লগত। সেই আৰম্ভ হোৱাৰ পাছত যেতিয়া তেজপুৰলৈ আগতে যিখিনি আৰ্টিষ্ট মাতে বিহুত, তেওঁলোকে হেন্স নানে, যেনে জে পি দাস, চাৰু গোহাঁই, এইবিলাক ধৰণৰ শিল্পীসকলে মানে হেন্স নানে, আমাৰ লোকেল হেন্স দিব যায় আৰু চবৰ লগত ময়ে বজাওঁ। আৰু সেইখিনি সময়ত তেজপুৰত ময়ে বজাওঁ তাৰ বোলে চবে চবতে যিমান ফাংচন হয়। এনেকুৱা এটা কথা হৈছিল যে মই নহ'লে ফাংচনেই নহৈছিলে, তেনেকুৱা ধৰণৰ এটা কথা হৈছিলে এটা সময়ত। তাৰপিছত এইদৰে বজাই বজাই খগেন মহন্তৰ লগত বজালোঁ গুৱাহাটী, উত্তৰ গুৱাহাটীত এখন অনুষ্ঠান আছিলে। তাৰপিছত এদিন আমাৰ ইয়াত ভাস্কৰ মহন্ত যেতিয়া এছ পি আছিলে, তেখেতে এদিন মোক ঘৰলৈ এখন গাড়ী পঠাই দিলে পুলিচ কেইটামান লৈ। তাৰপিছত মোক ক'লে যে আপোনাক এছ পিয়ে মাতিছে, তালবা যোৰ খালি লগত লৈ ল'ব। লৈ ল'লোঁ, গ'লোঁ, মোৰ লগত আছে সঞ্জয় গোহাঁই বৰুৱা, সিও আছিলে গীটাৰৰ। গ'লোঁ, কৈছে কি হ'ব, কৈছে নাই এনেই জলচা এটা কৰিম আৰু ভাত পানী ইয়াতে খাই যাব। ঠিক আছে হ'ব। তাৰপিছত অলপ সময় ৰখিলোঁ, মই সঞ্জয় তোমালোকে চাহ তাহ খোৱাচোন বুলি ক'লে। মই সুধিলোঁ কোন আহিব গান গাবলৈ, একো নক'লে কিন্তু। তাৰপিছত আমি দুটাই চাহ পানী খাই কাষতে বহি আছোঁ। অলপ পাছত দেখিছোঁ গাড়ী তিনিখন চাৰিখনমান গাড়ী আহিছে, এখনৰ পৰা কল্পনা লাজবি নামিছে, ভূপেন হাজৰিকা নামিছে। আমিতো হৈছে কি কাৰোবাৰ, আজি ভূপেন হাজৰিকাৰ লগত বজাব লাগিব নেকি, আমি সঞ্জয় মই কথা পাতিছোঁ, সঞ্জয়ো বজোৱা নাই তেতিয়ালৈকে ভূপেন হাজৰিকাৰ লগত। তাৰপিছত আহিল, আহি পেলাই কৈছে আমি এতিয়া জলচা কৰিম, ভূপেন্দাৰ লগত বজাব লাগিব তুমি। সেইদিনা প্ৰথম ভূপেন্দাৰ লগত বজাইছোঁ, তাৰমানে গোটেই ৰাতি আমাৰ জলচা হৈছে। ভূপেন হাজৰিকাই আহিছে আমাক, মোক ক'লে চি চাৰ্ফৰ ডাইনা আছে নাই সুধিলে, কৈছে আছে, টিউন কৰি লোৱা বুলি ক'লে। আৰু তাৰপিছত পৰা এফালৰ পৰা গান গাই আছে, গোটেই গ্ৰুপটো আছে। তাৰপিছত কিবা ছায়ে টায়ে মাতিবলৈকো ক'লে, মই ছায়ে মাতি ভাল পাইছিলোঁ তাৰমানে। তেতিয়া মোক ক'লে কিবা কিবি ছায়ে মাতিবলৈ, তেতিয়া ফূৰ্তি ফাৰ্তাও কৰিলোঁ চবে। আৰু সেইটো গ'ল ভূপেন হাজৰিকাৰ লগত বজোৱাৰ পাছৰ পৰা আৰু কনফিডেণ্ট বাঢ়িল। তাৰপিছত মই লাহে লাহে কলেজ পাছ কৰিলোঁ, কলেজ পাছ কৰি মানে 75ত কলেজৰ পৰা ওলালোঁ। ওলোৱাৰ পিছতে জ্যোতি কলা কেন্দ্ৰত তেতিয়া মানে যিজন আগতে টিচাৰ আছিলে তেওঁ ঢুকাই থাকিল, এজন বেলেগ ল'ৰাই ক্লাছটো চলাই আছিল যদিও তেওঁ গুৱাহাটী গুচি গ'ল, আৰু সেই স্কুলখন মানে ষ্টুডেণ্ট নোহোৱা হৈ গ'ল। তেতিয়া অজয় চলিয়া, মানে টুকুণ্ডা বুলি কয় অজয় চলিয়া, তেখেতে মোক লগ ধৰি ক'লে তই তবলা শিকাব লাগিব। কৈছে ক'ত, জ্যোতি কলা কেন্দ্ৰত। মই কৈছোঁ মইতো ফৰ্মেলি একো নাজানো, ক্লাছিকেলটো একো নাজানো, মই খালি বজাবহে জানো। কৈছে তাই যি জানো তাকে শিকাইবি, কাৰণ তোৰ তোৰ নাম আছে তেজপুৰ, তই আহি ষ্টুডেণ্ট আহিব। তে মই গ'লোঁ, গৈ পেলাই প্ৰথম পালৈ উৎপল বৰাহঁত যেতিয়া বজাই থাকে, সিহঁত তেতিয়া তাৰ ষ্টুডেণ্ট। এতিয়াতো বহুত বুঢ়া বুঢ়া হৈ গ'ল, তেনেকুৱা ষ্টুডেণ্ট পালোঁ, চাৰিটা ষ্টুডেণ্ট আছিলে প্ৰথমতে, চাৰিটা ষ্টুডেণ্টেই মই আৰম্ভ কৰিলোঁ ক্লাছ। আৰম্ভ কৰাৰ পাছত এতিয়া মই কি কৰোঁ, কিতাপ তাবলা বিজ্ঞান নামৰ কিতাপখন আছে, সেই কিতাপখন পঢ়োঁ। পঢ়ি পেলাই তাত যিধৰণে লিখা থাকে সেইধৰণে মই ঘৰত প্ৰেক্টিছ কৰোঁ, কৰাৰ পাছত মই ষ্টুডেণ্টক শিকাওঁ। ষ্টুডেণ্টক শিকাই তেতিয়া উৎপল হওঁতে শিকিলে, তাৰপিছত তাৰ পাছতে আমাৰ কিশোৰ শৰ্মা, ৰঞ্জিত শৰ্মা সিহঁত আহি পেলাই শিকিলে। শিকাৰ পাছত লাহে লাহে লাহে লাহে চাৰিটাৰ পৰা 60টা ষ্টুডেণ্ট হ'ল। 60টা ষ্টুডেণ্ট হোৱাৰ পাছত মই ক্লাছ চলাব নোৱাৰা হ'লোঁ, এটা ৰুমত বহি একদম 2টা বজাৰ পৰা বহোঁ, সন্ধিয়া 6:30-7 বাজি যায়, অকলে সৰিয়া টিচাৰ, গতিকে এইটো সময় লাগিব এটা এটাকৈ শিকাওঁতে। তেনেকৈ তেনেকৈ পাৰ কৰিলোঁ। আৰু মই যেতিয়া দেখিলোঁ যে মোৰ ষ্টুডেণ্টখিনি, তেতিয়া আমাৰ জ্যোতি কলা কেন্দ্ৰত হেৰিত ভাতখণ্ডেৰ স্বীকৃতি নাছিলে, কলাগুৰু প্ৰতিষ্ঠা হ'ল 77ত, তাত পৰীক্ষাবিলাক আৰম্ভ কৰিলে, মানে কলাগুৰুখন তেতিয়া লক্ষ্ণৌৰ আণ্ডাৰত গ'ল। তেতিয়া মোৰ ষ্টুডেণ্টখিনি কি কৰোঁ, কলাগুৰুৰ পৰীক্ষা দিয়াবলৈ নিওঁ। পৰীক্ষা দিয়াবলৈ দি তাতো ফাৰ্ষ্ট ডিভিজন পায়, ছেকেণ্ড ডিভিজন পায়। মইতো নাজানো একো ক্লাছিকেল বোলা বস্তুটো, কিন্তু মই দেখিছোঁ যে মোৰ ষ্টুডেণ্টে দেখোন ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাই যায়, মইতো পৰীক্ষা দিব পাৰোঁ। মোৰ মনলৈ আহিলে মই পৰীক্ষা দি পেলাই পাছ কৰোঁ আৰু, তেতিয়া থাকি যাব। তেতিয়া মই আৰম্ভ কৰিলোঁ পৰীক্ষা দিয়াই। মোৰ ষ্টুডেণ্টে যেতিয়া থাৰ্ড ইয়াৰ দিলে, মই ছেকেণ্ড ইয়াৰ পৰীক্ষা দিছোঁ। এনেকৈ দিয়াৰ পাছত লাহে লাহে মোৰ ষ্টুডেণ্টে বি মিউজ আগতেই হৈ গ'ল। তাৰপিছত মই বি মিউজ 84ত মই বি মিউজ হৈছোঁ। বি মিউজ হোৱাৰ পাছত মই কলিকতাৰ পৰা এজন মানুহ আহিছিলে, চিত্ৰৰঞ্জন চক্ৰৱৰ্তী, তেওঁ অৰিজিনেল ঘৰ পাইছে বঙাইগাঁৱত চাপত গ্ৰামত। তেওঁ কলিকতাত আছিলে বহুদিন, শংকৰ গোস্বৰ ওচৰত তবলা শিকিছিলে। তেওঁক লগ পালোঁ এটা বেলেগ পৰীক্ষা চেণ্টাৰত লগ পাই পেলাই, তেখেতসকলে যে ময়ো তবলা শিকিম আপোনাৰ পৰা। তেখেত অহাৰ পাছত মানে অলপ ভালকৈ মই তবলাটো ভালকৈ শিকিব পাৰিলোঁ, অৰ্থাৎ ক্লাছিকেলটো কি বস্তু তেখেত অহাৰ পাছৰ পৰা মই বুজি পালোঁ আৰু। আৰু তেখেতে মোক শিকালে বহুতখিনি। শিকোৱাৰ পাছত মই ফৰ্মেলিটিতে শিকাব পৰা হ'লোঁ।

0: পিছত আহিল মোৰ ক্লাছিকেলৰ লগত সংগত। বহুত জেগাত তেনেকুৱা ক্লাছিকেলৰ লগত সংগত, মই অৱশ্যে বিমিউজ কৰাৰ আগৰ পৰাই
1: ক্লাছিকেলৰ লগত সংগত
0: প্ৰথম সংগত কৰিছিলোঁ ডক্টৰ সুনীত মহন্ত আৰু তেওঁৰ ভনীয়েক নয়নী মহন্ত। তেওঁলোকে পৰীক্ষাবিলাক দিয়াৰ আগতে কোনো বেলেগ তবলা বাদক লোৱা নাছিলে, মোকে লৈছিলে। মই তেতিয়া নতুন নতুন তবলা বাদক, গতিকে ক্লাছিকেলটোক কি সংগত কেনেকৈ কৰে মই তেওঁলোকৰ ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু পাছততো সুনীত মহন্ত ভায়লিনৰ ডক্টৰেই হ'ল, তেনেকৈ আৰম্ভ কৰিলোঁ ক্লাছিকেল সংগতটো। তাৰপিছত ইয়ালৈ বহুকেইজন ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহিছিলে। মই এটা সময়ত যেতিয়া DC জাফা আছিলে, জাফা থাকোঁতে এয়াৰফৰ্চত প্ৰতি শনিবাৰে এখন এখন জলছা হয়, তাত মুম্বাইৰ দুগৰাকী আৰ্টিষ্ট আছিলে, ৰুমালা মদন আৰু শোভনা চোবৰে। তেওঁলোকে তাৰমানে ক্লাছিকেলৰ মানুহ আৰু, মোক ইয়াৰ পৰা লৈ যায়, ঘূৰি আহোঁতে কেতিয়াবা জাফাৰ লগতে লৈ গুচি আহে মোক। তেওঁ ৰাতি ৰাতি শনিবাৰে শনিবাৰে গৈ তাত জলছা কৰে, তেখেতে ক্লাছিকেল গায়, কেতিয়াবা ভজন গায়, তেনেকুৱা ধৰণৰ আৰম্ভ কৰিলোঁ। তাৰপিছত ইয়াত পুলমা যোশী আহিল, পুলমা দাস যোশী, তেখেতৰ লগতো ইয়াত বান থিয়েটাৰত বজালোঁ। বিদ্যাধৰ মিশ্ৰ আহিল, তেখেতৰ লগতো বজালোঁ। মানে ক্লাছিকেলৰ লগত বহুতবাৰ তেনেকুৱা বজোৱা হৈছে। ইয়াত চঞ্চল খান আহিছিলে সৰোদ বাদক, তেখেতৰ লগতো বজাব লগা হ'ল। এইদৰে ক্লাছিকেলটো বজাই বজাই বেছিকৈ মানে যিটো আগতে মডাৰ্ণত বজাই যিটো আনন্দ পাইছিলোঁ, তাত ক্লাছিকেলত বজাই বেছি ভাল পোৱা হ'ল। পাছলৈ এদিন কি হ'ল, আৰ্মিৰ পৰা এজন মানুহ আহিল, অফিচাৰ এজন, তেওঁ ক'লে যে মুম্বাইৰ পৰা এজন আৰ্টিষ্ট আহিব, সেই আৰ্টিষ্টজনৰ লগত গজল গাব, তেওঁ বজাব লাগে ঠাকুৰবাৰীত। লৈ গ'ল মোক। তাৰপিছত সেই মানুহজন আছিলে গোলাম আব্বাস খান, তেওঁ কেছে টেছে দেখালে কিবাকিবি মুম্বাইত, খুব ডাঙৰ ডাঙৰ ফাংচন কৰে আৰু। লৈ গ'ল মোক ইয়াৰ পৰা। মই কৈছোঁ তোৰ ইমানটো মই ডাঙৰ মানুহৰ লগত বজাব লাগে, কাৰণ মুম্বাইৰ আৰ্টিষ্ট কেনেকুৱা বা কি কেনেকুৱা লাগিব তো মোৰ গম পোৱা নাই, কিন্তু কনফিডেণ্ট আছিলে মই বজাব পাৰিম। মানুহজনক লগ পালোঁ, লগ পোৱাৰ পাছত তেওঁলোকক ক'লোঁ যে ঠিক আছে আমি এবাৰ এবাৰ চাই লওঁ, যে কোনো দৰকাৰ নাই, আপোনাৰ তাবলাটো উলিয়াওকচোন বুলি ক'লে। মই কৈছোঁ উলিয়াওঁ। তাৰপিছত আপুনি কাঁহাৰ বাতালটো বজাওক, মই কাঁহাৰ বাতাল দুটামান আপুনি মিটাৰ বজাওক তাৰ বজালোঁ। তাৰপিছত ক'লে দাদৰা বজাওক, দাদৰা বজালোঁ, ৰূপকটো বজাওক বুলি ক'লে বজালোঁ, হৈ গ'ল ৰিহাৰ্চেল। তেখেতে কিন্তু একো গোৱা নাই, খালি মোক তাবলাটো বজাওক, কৈছে এতিয়া টিউন কৰক, টিউনৰ ক'ত ক'ত টিউন কৰিব লাগিব তেখেতে খালি মোক কৈ দিলে। তাৰপিছত ডাইৰেক্ট ষ্টেজৰ ওপৰত, কিন্তু তেওঁ যে গুণী মানুহ তাৰ পৰা প্ৰমাণ মানে এইকাৰণেই পালোঁ, যেতিয়া তেওঁৰ লগত মই বজাই থাকোঁ, মানুহবিলাকতো কিবা কিবি কৈ থাকে, মাজে মাজে কৈ শৰ্মাজিকেলি হাত তালি দি যি এনেকুৱা, তাৰমানে সেইটোৰ লগত অলপ সময় আগতে লগ পাইছোঁ, তথাপি মোৰ লগত এনেকৈ বজাই আছে, এইবিলাক কিবা কিবি কৈ থাকে, মানে অৰ্থাৎ মোক উৎসাহ দি থাকে।
1: সকলোকে মানে সমানে
0: দিয়াৰ উৎসাহটো দি থাকে, তাৰমানে সেই উৎসাহটো দিয়াৰ কাৰণে মই আৰু বেছি ভালকৈ বজাব পৰা হ'ল। তেওঁৰ লগত তাত বজোৱাৰ পাছত আকৌ গজৰাজতো মই বজাব লগা হ'ল, পাছত আহি একেজন মানুহৰ লগতে, অৰ্থাৎ অচিনাকি মানুহৰ লগতো মই তেনেকৈ বজাইছোঁ তাৰমানে তবলা। মুম্বাইৰ কুলদীপ সিং নাম শুনিছে কিজানি, মাচিছৰ মিউজিক ডাইৰেক্টৰ, এই তিনি শক্তি মেডেনা দাতা গান দিয়ে, কুলদীপ সিঙৰ লগতো মই তেনেকৈ বজাব লগা হ'ল গুৱাহাটীতে। এইদৰে মই বিভিন্ন ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ লগত বজাবলৈ সুবিধা পাইছিলোঁ, সেইখিনি মোৰ ভাগ্য বুলিয়ে ভাবিলোঁ, কাৰণ মই ক'তো নিশিকা মানুহ এজনে গৈ পেলাই তেনেকুৱা আৰ্টিষ্টৰ লগত বজাব যে পাৰিছোঁ। আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাত মই যাব লগাও হৈছে। মই ভাৰত বিকাশ নামৰ এটা অনুষ্ঠান আছিলে, এই ভাৰত বিকাশৰ কাৰণে মই ভাৰতবৰ্ষৰ বিভিন্ন জেগাত গৈছোঁ, ইয়াৰ পৰা গ্ৰুপ লৈ পেলাই, গ্ৰুপ লৈ পেলাই গৈ তাতো মই আমাৰ গ্ৰুপে মানে অৰ্থাৎ জইন কৰিছে 1976 প্ৰথমবাৰ, অৰ্থাৎ তেজপুৰৰ পৰা, অসমে আগৰ পৰাই জইন কৰি আহিছিলে অসমৰ ফালৰ পৰা, কিন্তু তেজপুৰে চান্স পাইছিলে 1976 কাণপুৰত। আৰু সেই এটা গান আছিলে, তাৰ এটা ইণ্টাৰেষ্টিং কাহিনী আছে। গানটো আছিলে ভাৰত বন্দে মাতৰম। জ্যোতি ভাৰতীত আমি বহি আছোঁ, দিলীপ চৌধুৰী আছিলে, দিলীপ চৌধুৰী সেইদিনাখন এগৰাকী বেলেগ মানুহৰ লগত দুৰ্বাদল কাজিয়া লাগিল, আৰু টেবুলত ভুকুৱা ভুকি কাজিয়া। সেইখিনি সময়তে ৰমেশ ডেকা আহিল গান এটা লৈ পেলাই গাৰ্লছ স্কুলৰ পৰা, কৈছে এই গানটো সুৰ কৰি দিব লাগে। মই কৈছোঁ এইটো গানত সুৰ কৰিব পাৰিব বাৰু, কিন্তু কথা হ'ল কি, দিলীপ দাৰ মুডটো অফ, এতিয়া কাজিয়া লাগি আছে, একদম অফ মুড। তাৰপিছত অলপ সময় ৰখিব ক'লোঁ, ৰখাৰ পাছত দিলীপ দাক ক'লোগৈ যে গান এটা আছে সুৰ কৰিব লাগে। তাৰপিছত প্ৰথমতে ধমকিয়াই উঠিল, তাৰপিছত অলপ সময় ৰখি তলক আমাৰ ৰখাৰ পাছত মোক কৈছে চাওঁ গানটো বুলি ক'লে। গানটো চালে, চাই পেলাই বেঞ্চ এখন আছে, বেঞ্চখনৰ ওপৰতে হাৰমনিয়ামটো লৈ উইদিন ফাইভ মিনিটছত গানটো সুৰ কৰি পেলাই দি দিলে, নে আমি ইয়াক গোৱাই তাৰপিছত সেই গানটোক মডিফিকেশ্যন কৰি দিয়ে, মানে তাত কেনেকৈ হাৰমনাইজ কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনি দিলীপ দাই কৰি দিলে। আৰু সেই গানটোৱে সেই কাণপুৰত ফাৰ্ষ্ট হ'ল অল ইণ্ডিয়া লেভেলত, আৰু কনজিকিউটিভলি থাৰ্ড টাইম, মানে অৰ্থাৎ কাণপুৰ, ইন্দোৰ, তাৰপিছত

0: এখন কি আরিয়ানা,
1: হয়
0: আরিয়ানা হিসাৰ 3 বছৰ গৈছোঁ কণ্টিনিউ, 3 বছৰে সেই গানটোৱে ফাৰ্ষ্ট প্ৰাইজ পাই আছে নেশ্যনেল প্ৰগ্ৰেম, নেশ্যনেল কম্পিটিশ্যনত,
1: ৰাষ্ট্ৰীয় পৰ্যায়ৰ,
0: ৰাষ্ট্ৰীয় পৰ্যায়ৰ
1: হয়। বৰেণ্য ব্যক্তিসকলৰ লগত তবলা সংকট কৰাৰ যিখিনি মানে অভিজ্ঞতা আপোনাৰ হ'ল, সেই অভিজ্ঞতাসমূহে আপোনাক আৰু আগবঢ়াই নিলে নহয় জানো? হয়। এতিয়া যিহেতু জ্যোতি ভাৰতীৰ কথা ওলাইছে, আপুনি জ্যোতি ভাৰতীত কৰ্মৰত হৈ আছিলে আৰু সেই জ্যোতি ভাৰতীত কৰ্মৰত হয়তো সাংস্কৃতিক ক্ষেত্ৰখনত আপুনি আৰু অধিক কাম কৰিবলৈ সক্ষম হ'ল নহয় জানো? আমাৰ হাতত বহুত বেছি সময়ো নাই, গতিকে আমি সংক্ষেপে সংক্ষেপে আমি সেইখিনিও শুনি লওঁ, আপোনাৰ কৰ্মজীৱন আৰু বৰ্তমানৰখিনিও। গতিকে প্ৰথমে জ্যোতি ভাৰতীৰ কথাখিনি কওকচোন।
0: জ্যোতি ভাৰতীত মই সোমালোঁ 1986ত।
1: হয়।
0: অৰ্থাৎ মই প্ৰথমতে কৈছোঁ মই 11 বছৰ পঢ়িব লগা হৈছিলে।
1: হয়।
0: 86ত মই সোমালোঁ মিউজিয়াম এছিষ্টেণ্ট হিচাপে। মোৰ কামটো আছিলে তাৰ যিটো মিউজিয়াম, সেই মিউজিয়ামটো সংৰক্ষণ কৰা, ভাল বস্তুবিলাক ভালকৈ ৰখা। কিন্তু মোৰ দায়িত্ব বেছিকৈ পৰিল কালচাৰ লাইনতহে। তাততো এনিটাইম হৈয়ে থাকে, সংগীতৰ চৰ্চা হৈ থাকে। দিলীপ দাও আছিলে, দিলীপ দাই গান গাই আমি সুৰ কৰে বিভিন্ন ধৰণৰ জ্যোতি সংগীতসমূহ। সেইখিনি সময়ত স্বৰলিপি কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া স্বৰলিপি কৰে তেতিয়া মই তবলাটো লৈ পেলাই বহিব লগা হয়। অৰ্থাৎ মই মিউজিয়ামতকৈ মিউজিকৰ প্ৰতিহে বেছি গুৰুত্ব দিবলগীয়া হ'ল। আৰু সেইখিনি সময়তেই আমি জ্যোতি ভাৰতীৰ পৰা বিভিন্ন জেগালৈ, ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ গ্ৰুপ কিছুমান পঠায়, কালচাৰেল গ্ৰুপ। সেই গ্ৰুপবিলাক লৈও মই যাব লগা হ'ল। মই যাব লগা মানে মই লগত যাব লগা হ'ল, কেতিয়াবা মই নিজে গ্ৰুপ লৈ যাব লগা হ'ল ভাৰতৰ বিভিন্ন জেগাত। আৰু জ্যোতি ভাৰতীলৈ যেতিয়া অন্যান্য যিবিলাক ব্যক্তি আহে, অৰ্থাৎ ইণ্টাৰষ্টেট প্ৰগ্ৰেমবিলাকত, সেই প্ৰগ্ৰেমবিলাকতো যিখিনি গান গোৱা মানুহ আহে সেইবিলাকৰ লগতো আমি জ্যোতি ভাৰতীতে সন্মুখত এটা ষ্টেজ বনাই পেলাই প্ৰগ্ৰেম কৰা হয়, সেইবিলাকতো মই বজাব লগা হয়। তেনেকৈ তেনেকৈ জ্যোতি ভাৰতীত থাকোঁতে বহুত ধৰণৰ ব্যক্তিক আমি লগ পাইছিলোঁ আৰু বহুত জেগা ঘূৰিব পাৰিছিলোঁ।
1: হয়।
0: মোৰ কামটো আছিলে বিভিন্ন জেগাত গৈ পেলাই সাক্ষাৎকাৰ ল'ব লাগে।
1: হয়।
0: সেইকাৰণে কিছুমান জেগাত গৈ পেলাই সাক্ষাৎকাৰ লৈছিলোঁ, বিশ্বনাথ চাৰিআলি, চতিয়া, এই ওচৰৰ পাঁজৰে যিখিনি তেজপুৰ, শোণিতপুৰৰ ভিতৰত পৰিছিলে, সেইখিনি গৈ পেলাই মই সাক্ষাৎকাৰ লওঁতে বহুত ধৰণৰ ব্যক্তিক লগ পাইছিলোঁ, জ্যোতিপ্ৰসাদৰ লগত সম্পৰ্ক থকা। আৰু জ্যোতিপ্ৰসাদক তেতিয়া বেছি ভালকৈ বুজি পাইছিলোঁ, মানে জ্যোতি ভাৰতীত থকা সময়খিনিত, মানে জ্যোতি সংগীতৰ প্ৰতি বা বিষ্ণু ৰাভাৰ গীতৰ প্ৰতি মানে আকৰ্ষণটো বেছি বাঢ়ি গৈছিলে তেতিয়া।
1: আৰু শুদ্ধ ৰূপত
0: শিকিছিলোঁ। মই যদিও নিজে গান গাব নোৱাৰোঁ, কিন্তু জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত এইবিলাক যদি কোনোবাই ভুলকৈ গায় মোৰ কাণত বাজি যায়।
1: বিভিন্ন বৰেণ্য ব্যক্তিসকলেও পাইছিলে আপুনি এই ক্ষেত্ৰত, আৰু যি আপোনাৰ সাংস্কৃতিক পৰিসৰ সেইটো বৃদ্ধি হৈ গৈছিলে জ্যোতি ভাৰতীত আপুনি সংযোগ হোৱাৰ লগে লগে। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেই হওক বা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেই হওক, আপুনি সেইখিনিৰ যি শুদ্ধ ৰূপটো সেইখিনি আপুনি ভালদৰে ধৰিব পাৰে হয় নহয় জানো? যিহেতু আপোনাৰ অধ্যয়ন আছে,
0: ভুলকৈ কালে মই এইটো
1: আপোনাৰ শুধৰাই দিব পাৰে। হয়। আমি বস্তুবোৰ যেতিয়া শুদ্ধ ৰূপত আমি শিকিম, বুজিম, প্ৰায় তেতিয়া সেই বস্তুটো শুদ্ধ ৰূপতে প্ৰচলিত হৈ থাকিব, বিকৃত আৰু কেতিয়াও নহয়। হয়। আমি আপোনাৰ কৰ্মজীৱনৰ বিষয়ে সংক্ষেপে জানিলোঁ। এতিয়া আপুনি জ্যোতিকলা আমাৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, বহু ছাত্ৰ ছাত্ৰী আছে সেই মহাবিদ্যালয়খনত। এতিয়া আপুনি 70 বছৰ পাৰ কৰিলে জীৱনৰ, তাৰ পাছতো আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, আপোনাৰ শিক্ষাৰ্থী বহুত আছে, বা আমি দেখোঁ বিভিন্ন অনুষ্ঠানত আপুনি বিচাৰক হিচাপেও আপুনি থাকে, শুধৰাই দিয়ে নতুনসকলক যিসকলে নাজানে বা ভুলকৈ পৰিৱেশন কৰে। গতিকে এতিয়াৰ এই সময়খিনি, অৱসৰৰ পাছত যিখিনি সময়, সেইখিনিও আপুনি সুন্দৰকৈ অতিবাহিত কৰিছে, বহুখিনি আপুনি অৱদান সাংস্কৃতিক ক্ষেত্ৰখনত দি আছে, এইখিনিৰ বিষয়ে কওক, কেনেকুৱা লাগে এনেদৰে ব্যস্ত হৈ থাকি?
0: অৱসৰ মানে মই যে অৱসৰ ল'লোঁ সেইটো মোৰ মনলৈ নাহিলেই,
1: নাহে, হয়,
0: একেবাৰে নাহিল। কাৰণ মই যিদিনা মই অৱসৰ লৈছোঁ তাৰ পাছৰ পৰাই জ্যোতিকলা কেন্দ্ৰৰ প্লেটিনাম জুবুলি আৰম্ভ হৈছে।
1: হয়।
0: প্লেটিনাম জুবুলিৰ সম্পূৰ্ণ সহযোগ কৰিব লগা হৈছিলে, সেইকাৰণে মই অৱসৰৰ কথাটো একেবাৰে পাহৰি গৈছিলোঁ। আৰু এতিয়াও মোৰ মনলৈ নাহে যে মই অৱসৰ লৈছোঁ, কাৰণ মই
1: মহাবিদ্যালয়খন আপুনি পৰিচালনা কৰি
0: ৰাতিপুৱা 10 বজাত আগতে অফিচলৈ গৈছিলোঁ। মোৰ এটা নিয়ম আছিল যে 10 বজাৰ আগত বা 10 বজাৰ ভিতৰত মই অফিচত যামেই। আজিলৈকে মোৰ সেইটো ৰেকৰ্ড ব্ৰেক কৰা নাই। এতিয়াও মই জ্যোতিকলা কেন্দ্ৰত 10 বজাত আহোঁ। এতিয়াও আহি পেলাই মই, অৰ্থাৎ মই পাঞ্চুৱেলিটি বেছি বিশ্বাস কৰোঁ। আমাৰ জ্যোতিকলা কেন্দ্ৰৰ যি ফাংচনসমূহ হয়, আমি কওঁ যদি 4:30 মানে 4:35 নহয় বা 4:35 নহয়, 4:30 মানে 4:30 হ'ব লাগিব। সেইকাৰণে সেই পাঞ্চুৱেলিটি মই মেইনটেইন কৰি আহিছোঁ আজিলৈকে। সেইকাৰণে 10টা বজাত আহোঁ জ্যোতিকলালৈ। মই 2015 চনত জ্যোতি ভাৰতীৰ পৰা ৰিটায়াৰ হ'লোঁ আর 15 চনের প্রায় মানে যদি

0: তাত প্ৰিন্সিপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ। তাৰ আগতে 1975 চনত মই প্ৰথমতে কৈছোঁ 1975 চন, অৰ্থাৎ মই 50 বছৰ ওপৰ কাল জ্যোতিকলাত জড়িত হৈ আছোঁ, জ্যোতিকলাৰ লগত জড়িত হৈ আছোঁ। আৰু মোৰ ওচৰত তবলা শিকা এতিয়া বহুত বিভিন্ন জেগাত আছে, অসমত আছে, অসমৰ বাহিৰত আছে, মুম্বাইতো এতিয়া নাম কৰি আছে বহুতে। এনেকুৱা ধৰণৰ আছে যে মই যিমানবিলাকক শিকাইছোঁ চবৰ নামটো মই মনত নাথাকে আৰু চিনাকিও, কাৰণ সৰুতে শিকিছিলে ডাঙৰ পাহৰি গ'ল। তেনেকুৱা ইনষ্টেঞ্চ বহুত হৈছে, তাৰমানে পাছতহে গম পাওঁ যে এজন মোৰ ছাত্ৰ। এদিন ৰাস্তাদি গৈ আছোঁ, এজন ল'ৰাই আহি পেলাই মোক ভৰিত পৰি দিলে, কৈছে কোন, কৈছে মই চন্দন শইকীয়া, কৈছে আপুনি মোক তাবলা শিকাইছিলে সৰুতে। এই তেনেকুৱা ধৰণৰ ঘটনা বহুত হৈছে। এপলত গৈছোঁ, এপলত কৈছোঁ আপোনাৰ কামখিনি মই কৰি দিওঁ দিয়ক বুলি, অসমীয়াত কৈছে, মই কৈছোঁ ক'ৰ পৰা আহিলোঁ অসমীয়া। তাৰপিছতে কৈছে মই লিখাবিলাক মই কৰি দিছোঁ, আপুনি চিন্তা কৰিব নালাগে। তাৰপিছত চিনাকি হ'লোঁ, কোন, কৈছে নাই আপুনি মোক তাবলা শিকাইছিলে নহয় সৰুতে। এই তেনেকুৱা ধৰণৰ কিছুমান সুবিধা পোৱা যায়, মানে যদিও মোৰ লগত পৰিচয়টো নাথাকে, সৰুতে শিকিছিলে, সেই মোৰ প্ৰতি যে আস্থাটো আছে, অৰ্থাৎ সন্মানটো যে আছে,
1: এতিয়া সেইখিনি
0: মেইনটেইন কৰিছে তেওঁলোকে গম পায়।
1: হয়,
0: এই তবলা বাদনৰ উপৰিও

0: আহিল অসমীয়া। তাৰপিছত কৈছে মই লিখাবিলাক মই কৰি দিছোঁ, আপুনি চিন্তা কৰিব নালাগে। তাৰপিছত চিনাকি হ'লোঁ কোন, কৈছে নাই আপুনি মোক তাবলা শিকাইছিলে নহয় সৰুতে। এই তেনেকুৱা ধৰণৰ কিছুমান সুবিধা পোৱা যায়, মানে যদিও মোৰ লগত পৰিচয়টো নাথাকে, সৰুতে শিকিছিলে, সেই মোৰ প্ৰতি যে আস্থাটো আছে, অৰ্থাৎ সন্মানটো যে আছে,
1: এতিয়া
0: সেইখিনি মেইনটেইন কৰিছে তেওঁলোকে গম পায়। এই তবলা বাদনৰ উপৰিও মই প্ৰথমতে কৈছোঁ নাটক কৰি ভাল পাইছিলোঁ, তাৰপিছত যিহেতু মোৰ চকুটো বেয়া আছিলে সেইকাৰণে নাটকৰ প্ৰতি মোৰ গুৰুত্বটো কমে, অৰ্থাৎ মই এটা চকুৰে তেনেকুৱা অসুবিধা পৰিলোঁ, সেইকাৰণে নাটকটো এৰি দিছিলোঁ। কিন্তু সেই নাটকৰ পোকটোৱেতো মোক ধৰি আছিলে, সেইকাৰণে মই কি কৰোঁ, নাটকবিলাকত যেতিয়া হয় মই নাটকৰ বেকগ্ৰাউণ্ড মিউজিক কৰা আৰম্ভ কৰিলোঁ। তাৰপিছত প্ৰথমতে মোক প্ৰথম লগাই দিলে বান থিয়েটাৰে, প্ৰণৱ বৰা, মই আগতে কৈছোঁ প্ৰণৱ বৰাই মোৰ লাইফৰ বহুতখিনি কামত সহায় কৰি আছে, মোৰ ইভেন মোৰ চাকৰি ক্ষেত্ৰতো, যদি ভাৰতীয় চাকৰি ক্ষেত্ৰতো প্ৰণৱ বৰাৰ অৱদান বহুতখিনি আছে। আৰু তেখেতৰ লগত মই বহুতবাৰে বহুত জেগাত, ভাৰতবৰ্ষ, অসম, বহুত জেগাত মই যাব লগাও হৈছে সাংস্কৃতিক হেৰিত। তেতিয়া মোক ক'লে যে তই মিউজিক কৰা আৰম্ভ কৰি দিয়ে। তাৰপিছত বান থিয়েটাৰৰ প্ৰথম নাটকত মিউজিক আৰম্ভ কৰিলোঁ, কৰিলোঁ। তেতিয়া মই কি কৰোঁ, কেছেট কিছুমান লৈ লওঁ, কেছেট এগালমান কেছেট লৈ পেলাই সেই ডেকত মই ভজাই ভজাই মিউজিক কৰিলোঁ। সেইটো ধৰণৰ মিউজিক কৰা কিজানি মানুহ আৰু নাই নেকি, অকল ময়ে আছিলোঁ নেকি। তাৰপিছত তেনেকৈ কৰি কৰি প্ৰায় 150ৰ ওপৰ নাটকত মই বেকগ্ৰাউণ্ড মিউজিক কৰিছোঁ, অকল বান থিয়েটাৰ বুলিয়ে নহয়, এতিয়াতো বহুত ডাঙৰ ডাঙৰ ৰফিক হুছেইন মাজতে ঢুকাই গ'ল, তেখেতৰ নাটকতো কৰিছোঁ, আমাৰ জাহানাৰা বেগমৰ কৰিছোঁ, ঐশ্বৰ্য কাকতিহঁতৰ নাটকত কৰিছোঁ, বহুত ধৰণৰ তেনেকৈ জংগম টংগম এইবিলাকৰ আছে, তেওঁলোকৰ নাটকত বহুতবাৰ সংগীত মই কৰিছোঁ, বহুতবাৰ 150ৰ ওপৰ নাটক হ'ব মুঠতে মই সংগীত কৰা আবৃত্তি কৰিছিলোঁ এটা সময়ত, সেইটো এৰিলোঁ, খেলা ধূলাত মই ইমান নাই।
1: আমি আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ শিক্ষাৰ জৰিয়তে এই নতুন প্ৰজন্মই যি আমাৰ সংগীতৰ যি শুদ্ধ ৰূপ সেয়া আগবঢ়াই নিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল আৰু বহুখিনি কথা জানিবলৈ থাকিলে আশা কৰিছোঁ আপোনাক আকৌ আমি লগ পাম, এনেদৰে কথা পাতিম, আৰু আপোনাক ভগৱানে সুস্বাস্থ্য প্ৰদান কৰক। এইখিনিকে কৈ আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ, ময়ো সকলোকে ধন্যবাদ জনালোঁ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত তেজপুৰৰ জ্যেষ্ঠ শিল্পী জ্যোতি ভাৰতী পকীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত লিখন শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাস বৰাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণীৰ তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল মঞ্জু বড়ো আৰু নৱজ্যোতি ৰাভা, আৰু ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাই, পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি